এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR এপযোগে এয়া আকাশবাণী নগাঁও। আজি শুক্ৰবাৰ 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 10 তাৰিখ। অসমীয়া লেখেৰে 1948 চকৰ আহাৰ মাহৰ 25 তাৰিখ। ষ্টুডিঅ'ৰ ঘড়ীত পুৱা 5:56 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই কুমাৰ পদ্মনাভ, মোৰ সৈতে কাৰ্যকক্ষত আছে বিশ্বজিৎ কাকতি আৰু নিয়ন্ত্ৰণ কক্ষত আছে নিৰ্জুম নাৰ্জাৰী। আপোনাৰ আজিৰ দিনটো শুভ হওক।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এইখিনিতেই জনাই থওঁ আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

আজি পুৱা 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শুনিবলৈ পাব শিল্পীৰ পৃথিৱীত এভুমুকি অনুষ্ঠানটি। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা আৰু তাৰ পাছত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ শুনোৱা হ'ব। 9:20 ফৈজুদ্দিন আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব। পুৱা 9:30 আগবঢ়োৱা হ'ব কেশৱানন্দ দেৱগোস্বামীৰ ৰচনাৰে এখনি আলেখ্য, বালিতে পাতিলে বহা। 10:00 নিবেদন কৰা হ'ব ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত হোৱা কথা বাৰ্তা অনুষ্ঠান। পুৱা 11:00 পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰু তাৰ পাছত বিয়লি 4:00 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই

বিয়লি 4:30 শুনিবলৈ পাব যুব তৰংগ অনুষ্ঠানটি, 5:25 শুনিবলৈ পাব মহিলাসকলৰ বাবে প্ৰচাৰ কৰা অন্তৰংগ অনুষ্ঠান আমৈ, 5:45 বিদ্যাৰ্থী অনুষ্ঠান আৰু 6:10 শুনিবলৈ পাব কৃষকবাণী অনুষ্ঠান। আজিৰ কৃষকবাণী অনুষ্ঠানত শ্ৰোতাই ৰাষ্ট্ৰীয় মৎস্যপালক দিৱস উপলক্ষে প্ৰস্তুত কৰা বিশেষ কথোপকথন শুনিবলৈ পাব। সন্ধিয়া 6:45 আঞ্চলিক বাতৰি আৰু 7:05 এটি বৃন্দগীত শুনিবলৈ পাব।

7:20 প্ৰশান্ত কুমাৰ গোস্বামীৰ আধুনিক গীত আৰু 7:30 সুৰলহৰী শুনিবলৈ পাব। নিশা 8:02 শুনিবলৈ পাব বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউত ৰচিত মোৰো এটি সপোন আছে শীৰ্ষক আত্মজীৱনী পাঠ। 8:22 হিন্দী বোলছবিৰ গীত, 8:45 আৰু 9:00 হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। নিশা 9:15 বিধানসভাৰ সমীক্ষা শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আৰু অনুষ্ঠানটি শেষ হোৱাৰ লগে লগেই নিশা 10:00 অন্ত পৰিব আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: থেংক ইউ নমস্কাৰ।
1: শ্ৰোতাসকল, আপোনালোকে শিল্পীৰ পৃথিৱীত এবুমুখী অনুষ্ঠানত কলিকতাৰ শাস্ত্ৰীয় সংগীতৰ বিখ্যাত শিল্পী ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক উজ্জ্বল দত্তৰ সৈতে কথা বতৰা শুনিলে। এইবাৰ আমাৰ প্ৰতিনিধিয়ে চিনাকি হৈছিল কৰ্মশালাখনিত অংশগ্ৰহণ কৰা ভালেকেইজন ছাত্ৰ ছাত্ৰীৰ সৈতে।
2: শ্ৰোতাসকল, এই হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আৰু বৰগীতৰ সাতদিনীয়া কৰ্মশালাত যিহেতু বহুকেইগৰাকী শিকাৰুৱে শিকিবলৈ আহিছে, আমি লগ পাইছোঁ, আমি অকণ কথা পাতিম, চিনাকি হ'ম। নামটো?
3: নমস্কাৰ, মোৰ নাম শ্ৰী দুবৰী কাশ্যপ শইকীয়া। শাস্ত্ৰীয় সংগীতটো বহুত ভাল পাওঁ, সেইটো প্ৰথম কথা। আৰু ভাবোঁ কি, শাস্ত্ৰীয় সংগীতটো যদি আমি শিকোঁ তেতিয়া মানে বেলেগ গীতবোৰ আমাৰ শিকাৰ বহুত সুবিধা হৈ যায়গৈ, সেইটো দ্বিতীয় কথা, মানে সেই ভাবিয়ে আহিছোঁ।
2: তুমি কাৰ শাস্ত্ৰীয় সংগীত শুনিছা বাৰু?
3: মই শাস্ত্ৰীয় সংগীত এনেই হেৰি হিচাপৰ ছেমি ক্লাছিকেল বুলি ক'লে মই গোলাম আলীৰ শুনিছোঁ।
2: এনেই তুমি এনেই গীত গোৱা?
3: মই গীত গাওঁ। হয়,
2: কোন ধৰণৰ গীত বেছিকৈ গোৱা?
3: মই বিশেষকৈ মেলোডি বুলি কয় যে যোনবোৰ বৰগীত শাস্ত্ৰীয় সংগীতো তেনেকৈ।
2: বৰগীত শাস্ত্ৰীয় সংগীতৰ মিল আছে?
3: আছে। মোৰ নাম ভাগ্যদেৱী কলিতা।
2: ক'ৰ পৰা আহিছা?
3: মই মৰিকলং বৰহাট।
2: মৰিকলঙৰ পৰা আহিছা? কি শিকিলা ইয়াত?
3: শাস্ত্ৰীয় সংগীত।
2: শাস্ত্ৰীয় সংগীত তুমি কাৰ শুনিছা?
3: জুবিন দাৰ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী স্মৃতি শইকীয়া।
2: কি শিকিলা তুমি ইয়াত?
4: ইয়াত মই শাস্ত্ৰীয় সংগীত কেনেকৈ গায় বা মানে
2: প্ৰথমতে আমি যদি শিকিবলৈ আহিছোঁ নাজানিলেও আমি আগ্ৰহ কৰিব লাগিব। আজিকালি নেটত পায়, ইউটিউবতো একেবাৰেই সহজ হ'ল গান শুনিবলৈ। ঠিক আছে, তোমাৰ?
5: হয়, মই জাষ্ট সেইটো শিকিছোঁ আৰু। চ' আহিলোঁ, ছাৰ আহা বুলি গম পাই আহিলোঁ, ভাল লাগিলে। বহুত এটা এখন মহাসাগৰ হয় এইখন। হয়, চেষ্টা কৰিম আৰু যিমানটো আগবাঢ়িব পাৰোঁ।
2: কাৰ নামটো জানানে?
5: হয়, অঞ্জু তামুলি, আৰু মই জেলৰ ওচৰতে, হয় নগাঁৱৰ।
2: আৰু
5: এনেই মই হয় এনেই গুকুৰাজ চোৰাজ গাওঁ, বৰগীত ভাল পাওঁ, বৰগীতো কৰিছোঁ
2: অকণমান। সকলো গীতৰে গুৰিটোৱে হৈছে গীতসমূহ হয়। আমি ভাবোঁ কৰ্মশালাৰ পিছত ছাৰৰ পৰা কথাখিনি শুনি শিকি আৰম্ভ কৰিবা। হয়,
6: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল প্ৰতিম দাস। আৰু যোৱা এই কৰ্মশালাত মই যি কৰ্মশালা হ'ল তাত মই অংশগ্ৰহণ কৰিলোঁ আৰু বহুত নতুন কথা শিকিবলৈ পালোঁ। আৰু মই কিশল সংগীত মহাবিদ্যালয়ৰ পৰা বৰ্তমান শাস্ত্ৰীয় সংগীত শিকি আছোঁ। মোৰ গুৰু ইন্দ্ৰাণী বৰা বাইদেউ, তেওঁৰ পৰা মই শিকি আছোঁ। আৰু এই আমাৰ গুৰু পণ্ডিত উজ্জ্বল দত্ত ছাৰৰ পৰাও আজি বহুত কথা শিকিবলৈ পালোঁ। আৰু এই যিখিনি শিকিবলৈ পালোঁ মই ভাবোঁ মোক আগুৱাই নিয়াত সহায় কৰিব শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত। মই গীত তেনেকৈ স্পেচিফিক শুনো নাই, মই যিটো গীত ভাল লাগে সেইটোকে শুনো। ভূপেন হাজৰিকাদেৱৰ গীত বা জুবিন গাৰ্গৰ গীত বা ৰাভা সংগীত, জ্যোতি সংগীত সকলোৱে মই শুনো, ভাল পাওঁ।
2: শাস্ত্ৰীয় সংগীত কাৰ শুনিছে?
6: শাস্ত্ৰীয় সংগীত মই এনেকৈ মোৰ বিশেষ জ্ঞান নাই। শাস্ত্ৰীয়
2: ৰেডিঅ' শুনে নে নুশুনে?
6: ৰেডিঅ' শুনো, মাজে মাজে শুনো।
7: মোৰ নাম কানতোষ পাল, মোৰ ঘৰ যমুনামুখত।
2: হয়, কিয় আহিলে আজি?
7: মই ইয়াত এয়া শাস্ত্ৰীয় সংগীত কৰ্মশালাত মই আজি জুলাই মাহৰ 2 তাৰিখৰ পৰা যিটো কৰ্মশালা হৈ আছে তাতে মোৰ ল'ৰাটো আৰু মোৰ এজন ষ্টুডেণ্ট আছে, ইয়াতে মই লৈ আহিছে।
2: আপুনি শিকা নাই কিন্তু আপোনাৰ সন্তানক লৈ আহিছে, কি কৈছে আপোনাৰ সন্তানে?
7: ভাল লাগিছে, বহুত ভাল পাইছে আৰু মোৰ দেখি পেলাই বহুত ভাল লাগিছে, বহুত প্ৰগ্ৰেছ হৈছে এই কৰ্মশালাৰ।
2: হয়, আমি শাস্ত্ৰীয় সংগীতটো শিকিব লাগিব, তেতিয়াহে আমাৰ কণ্ঠটো বহুত দিনলৈকে ঠিকে থাকিব।
1: প্ৰিয় শ্ৰোতা, এতিয়া যিহেতু জুলাই মাহ আৰু জুলাই মাহৰ গৰম বন্ধত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ গ্ৰীষ্মকালীন কৰ্মশালাসমূহত অংশগ্ৰহণ কৰি আছে আৰু নিজৰ নিজৰ দক্ষতাসমূহ বিকাশ কৰিবলৈ একোখন মঞ্চৰ সুযোগ লাভ কৰিছে। নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ আৰু নগাঁৱৰ শাস্ত্ৰীয় সংগীত মঞ্চৰ উদ্যোগত আয়োজিত বৰগীত আৰু শাস্ত্ৰীয় সংগীতৰ এই কৰ্মশালাখনিৰ বিষয়ে হিন্দী বিভাগৰ অধ্যাপিকা ডক্টৰ কৰবী দেৱীয়ে আকাশবাণীৰ সন্মুখত এইদৰে কয়।
8: আমি আচলতে নগাঁও শাস্ত্ৰীয় সংগীত মঞ্চৰ নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগে আজি 3 বছৰ ধৰি আমি ক্লাছিকেল ভকেলাৰ কৰি আহিছোঁ ৱৰ্কশ্বপ। তাৰ আগত আমি বৰগীতৰ কৰিছোঁ, এবাৰো বৰগীতৰ কৰিছোঁ। মই এইটোৱে ভাবোঁ যে চাওক, মানে কি, আমাৰ যিহেতু আমি অসম প্ৰান্তত জন্মগ্ৰহণ কৰিছোঁ, গতিকে প্ৰথম কথা গুৰুজনে আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে জন্ম পাইছে, গতিকে তেখেতৰ যি বৰগীত, যি সত্ৰীয়া নৃত্য, সেইখিনিক আমি আগুৱাই লৈ যাব লাগে শুদ্ধ ৰূপত। সেইকাৰণে আমি আমাৰ শংকৰ সংঘৰ যিখন বৰগীত মুকুৰ নামৰ যিখন গোলাপ মহন্তদেৱৰ কিতাপ ওলাইছে সেইখনৰ আকাৰত ডক্টৰ প্ৰশান্ত খাঞ্চক মাতিছোঁ, যাতে শুদ্ধ ৰূপত স্বৰসমূহ গাই পেলাই বৰগীতখিনি শিকিব পাৰে। আৰু কলিকতাৰ

0: পণ্ডিত উজ্জ্বল দত্ত ছাৰ, তেখেত হ'ল আপোনাৰ ৰবীন্দ্ৰ ভাৰতীৰ তেখেত গেষ্ট ফেকাল্টি হয়। তেখেতক এইকাৰণেই মাতিছোঁ যে আমাৰতো ইয়াত মানে শাস্ত্ৰীয় সংগীত চলিয়ে থাকে, কিন্তু কলিকতাৰ পৰা গুৰু এজন আনিলে তেওঁলোকৰ শিকাৰ ষ্টাইল কেনেকুৱা, বা মাতটো কেনেকৈ নভগাকৈ প্ৰেক্টিছ কৰিব পাৰি, কিমান কেনেকৈ ৰাতিপুৱা সময়ত কেনেকুৱা ভাগি প্ৰেক্টিছ কৰিব লাগে, দুপৰীয়া কেনেকুৱা, বা কোনটো সময়ত কি ৰাগ গায়, এই গোটেই কথাখিনি শুদ্ধৰ ওপৰত যাতে ছাত্ৰ ছাত্ৰীসকলে গম পায়। আৰু এনেকৈ বাহিৰৰ পৰা এজন মানুহ আহিলে তেওঁলোকৰ এটা ইণ্টাৰেষ্ট এটা বাঢ়ে যে কিনো শিকাব গৈ চাওঁচোন, সেই গোটেইখিনি, আৰু সমাজত যাতে ইয়াৰ এটা ভাল এটা প্ৰভাৱ পৰে, কাৰণ আমাৰ কয় নৱপ্ৰজন্ম বিপথে গৈছে, কিন্তু আচলতে নহয়। কাৰণ মই বাৰে বাৰে কৈ আছোঁ যে এই প্ৰচণ্ড ৰ'দত যি 3-4 দিন 2 তাৰিখৰ পৰা যি ৰ'দ পৰিছিল দিছিলে, সেই প্ৰচণ্ড ৰ'দতো কিন্তু ল'ৰা ছোৱালীয়ে 9টাৰ পৰা 5টালৈকে মাজত মাত্ৰ 1 ঘণ্টা ব্ৰেক, ৰাতিপুৱা শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা, দুপৰীয়া তেওঁলোকে 2টা বজাৰ পৰা বৰগীতৰ কৰ্মশালা যি ধুনীয়াকৈ কৰি আছে, গতিকে সেইটোৰ দ্বাৰা কিন্তু এটা ভাল এটা মেছেজ যাব। আজিকালি বহুত অভিভাৱকে, চবেই নহয় বাৰু, বহুত অভিভাৱকে ভাবে যে ডাক্তৰ ইঞ্জিনিয়াৰহে হ'ব লাগে, মানে তেওঁলোকৰ মতেতো আৰ্টছো পঢ়িব নালাগে, কিন্তু মইতো হিন্দী বিভাগৰ ছাত্ৰী, মই হিন্দী বিভাগতে এতিয়া কৰি আছোঁ কাম। আচলতে তেনেকুৱা বিষয়বস্তু বুলি একো নাথাকে, যদি ভালকৈ গীত গাব পাৰে, ভালকৈ নাচিব পাৰে, কোনোবা যদি পঢ়া শুনাত ভাল, গতিকে এই বিষয়বিলাকত তেওঁলোকক আচলতে মনোনিৱেশ কৰিব দিব লাগে। আৰু লাহে লাহেতো এতিয়া এনেকুৱা হৈছে, চৰকাৰী চাকৰি নাইকিয়া হৈছে, চব বস্তু প্ৰাইভেটাইজেশ্যন হৈছে, গতিকে আৰু শাস্ত্ৰীয় সংগীতটো আচলতে কি হৈছে, আমাৰ মানে কি পাছ কৰিব লাগে, চাৰ্টিফিকেটখন পাব লাগে, মানে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ হয় কি, মানে সাৰেগামা শিকাৰ পিছতে মঞ্চত উঠাই দিয়ে মডাৰ্ণ আধুনিক গীত দুটামান গালে কাম শেষ, কিন্তু শাস্ত্ৰীয় সংগীতটো কমপ্লিট বেলেগ এটা বস্তু, সেইটোৰ কাৰণে কিন্তু পুৰা অধ্যয়ন লাগে,
1: হয় হয়,
0: কিন্তু সেইটোৰ ওপৰত ভেজা দিহে যে হয়, সেইটোৰ ওপৰত ভেজা দিহে যে মাতটো ভালকৈ কংক্ৰিট হয়, বহুত বছৰলৈ যে গাই থাকিব পাৰে, বা শাস্ত্ৰীয় সংগীত এবাৰ শিকাৰ পিছত তেওঁ যিকোনো গানেই গাব পাৰে, তো সেই কথাখিনিৰ কাৰণেহে আচলতে আমি বাৰে বাৰে ৱৰ্কশ্বপবিলাক পাতোঁ।
2: ইমান পৰে শ্ৰোতাসকলে কৰ্মশালাখনিৰ প্ৰসংগত হিন্দী বিভাগৰ অধ্যাপিকা ডক্টৰ কৰবী দেৱীয়ে আমাৰ প্ৰতিনিধিৰ সৈতে কৰা মত বিনিময় শুনিলে। আৰু যিহেতু আজিৰ অনুষ্ঠানত আমি শাস্ত্ৰীয় সংগীতৰ বিষয়ে কথা পাতিলোঁ, যদিহে আমি এই সময়খিনিত শাস্ত্ৰীয় সংগীতৰ কিছু সোৱাদ নলওঁ, তেন্তে অনুষ্ঠানটি আধৰুৱা হ'ব। আহকচোন ভৈৰৱীৰ আগত ঠুমৰি শুনো, এয়া পণ্ডিত ভীমসেন যোশী।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ যোগে এয়া আকাশবাণী নগাঁও। এতিয়া পুৱা 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। ভাৰতে সংঘাতজনিত যৌন হিংসাক কঠোৰভাৱে গৰিহণা দিছে। চৰকাৰে E85 ইন্ধন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে আৰু ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ অন্তিম পৰ্যায়ত উপনীত হৈছে। অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে শ্ৰীমোদীয়ে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনোৱা মতে, শ্ৰীমোদীয়ে আজি দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগাছ টেইলৰক সাক্ষাৎ কৰিব। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু ৰাজনৈতিক সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাণৱন্ত গাঁও কাৰ্যসূচীৰ অধীনত প্ৰব্ৰজন ৰোধ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু চৰকাৰী কল্যাণমূলক আঁচনিৰ 100% ৰূপায়ণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয় যে চৰকাৰে দেশক অনুপ্ৰৱেশৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাৰ বাবে এটা সমৃদ্ধিশালী ব্যৱস্থা গঢ় দি আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিজ্ঞানসন্মতভাৱে সীমামূৰীয়া এলেকাৰ আন্তঃগাঁথনি 400% বৃদ্ধি কৰা বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে 31,000 কোটি টকা ব্যয়েৰে 1,600 কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ ভাৰত ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণ কৰিছে। তেওঁ লগতে সীমান্তৱৰ্তী এলেকাত অস্বাভাৱিক কাৰকৰ বাবে সৃষ্টি হোৱা জনগাঁথনিৰ পৰিৱৰ্তনৰ তথ্য তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শীঘ্ৰে অৱগত কৰোৱাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সীমামূৰীয়া এলেকাসমূহক নিৰাপদ আৰু অধিক বাসোপযোগী কৰি ছায়াযুদ্ধ, অনুপ্ৰৱেশ, মৌলবাদ, মাদক দ্ৰব্যৰ সৰবৰাহ, ড্ৰোনজনিত ভাবুকি আৰু জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। জম্মু কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি সীমামূৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী অধীক্ষকসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো সন্মিলনত উপস্থিত থাকে। ভাৰতে সংঘাতজনিত যৌন হিংসাক কঠোৰভাৱে গৰিহণা দিছে। ভাৰতে ইয়াক যুদ্ধ, সন্ত্ৰাস, নিৰ্যাতন আৰু ৰাজনৈতিক দমন পীড়নৰ অস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে, যাৰ জৰিয়তে মানুহৰ ওপৰত কষ্ট জাপি দিয়া হয়। সংঘাত সম্পৰ্কীয় যৌন হিংসা বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে এনে হিংসা অব্যাহত থকা কাৰ্যক গৰিহণা দিয়ে। তেওঁ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয় যে 2025 চনত এনেধৰণৰ ঘটনাসমূহৰ বৃদ্ধিয়ে সামূহিক পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাক অধিক স্পষ্ট কৰি তুলিছে।
1: India has been a victim of cross-border terrorism for decades. Our people have paid a terrible price and this experience has shaped India's zero-tolerance approach. Irrespective of any grievance, political cause or strategic calculation, terrorism in all its forms and manifestations must be condemned unequivocally. India has worked to strengthen the global focus on terror financing. We have supported capacity building, south-south cooperation and strengthening of multilateral frameworks. India believes that counter-terrorism should not be hollowed out by false equivalences or politicized narratives.
0: ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি হৰিছে কয় যে মহিলা শান্তিৰক্ষীসকলৰ নিয়োগে সংঘাত সম্পৰ্কীয় যৌন হিংসা মোকাবিলাত পৰিৱৰ্তনমূলক প্ৰভাৱ পেলাইছে। তেওঁ লগতে কয় যে ভাৰতীয় শান্তিৰক্ষী মেজৰ মইজ য়াছিন আৰু মেজৰ ছোনিয়া ডেভেন ট্ৰাম্ভাস্কাৰে সংঘাত সম্পৰ্কীয় যৌন হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ উৎকৃষ্ট অৱদানৰ বাবে 2026 চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দ্য ইয়েৰ স্বীকৃতি লাভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কুৱেইট ভ্ৰমণ সামৰি ওমানত উপস্থিত হৈছে। ওমানৰ বিদেশ মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান শ্বেখ আহমেদ আল মাস্কাৰীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ডঃ জয়শংকৰ ওমান ভ্ৰমণ সামৰি নিউয়ৰ্কলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2028-29 কাৰ্যকালৰ বাবে

0: কম হ'ব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে E85 ইন্ধন অকল ইন্ধন ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণ কৰা বাহনৰ বাবেহে উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে কালি এটা ব্যক্তিগত চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে গ্ৰাহকসকলক বিত্তীয় সকাহ প্ৰদানৰ লগতে চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচী আগুৱাই নিয়াৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ব্যাপক জৈৱ ইন্ধন নীতিৰ সপক্ষে মত পোষণ কৰি শ্ৰীপুৰীয়ে ইথানল মিহলি কৰা পেট্ৰল ব্যৱহাৰ কৰাৰ ফলত ইঞ্জিনৰ ক্ষতি আৰু বাহনৰ মাইলেজক লৈ সৃষ্টি হোৱা উদ্বেগ খাৰিজ কৰে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। বিজেপিয়ে সুখেন্দু শেখৰ ৰায়, সুস্মিতা দেৱ আৰু প্ৰকাশ সিং পৰাইকৰ নাম ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে চলিত মাহৰ 24 তাৰিখে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে তিনিওগৰাকী নেতাই তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰি কালি বিজেপিত যোগদান কৰে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উছমান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত ব্ৰিষ্টলত অনুষ্ঠিত চতুৰ্থখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰত ইংলেণ্ডৰ হাতত 9 উইকেটত পৰাজিত হয়। এই জয়ৰ সুবাদত আয়োজক দেশ ইংলেণ্ডে 5খনীয়া শৃংখলাটোত 3-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 158 ৰান সংগ্ৰহ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰে 49টা বলত অপৰাজিত হৈ থাকি 80 ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ জফ্ৰা আৰ্চাৰ আৰু জছ টংগুৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে মাত্ৰ 1টা উইকেট হেৰুৱাই 13 অভাৰ আৰু 5টা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অধিনায়ক হেৰী ব্ৰুকে 35টা বলত অপৰাজিত হৈ থাকি 79 ৰান আৰু ফিল চল্টে 42টা বলত অপৰাজিত 59 ৰান সংগ্ৰহ কৰি দলটোক সহজ জয় প্ৰদান কৰে। শৃংখলাটোৰ পঞ্চম তথা অন্তিম খেলখন শনিবাৰে ছাউথএম্পটনত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে মানচেষ্টাৰত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডে 4 উইকেটত জয়লাভ কৰিছিল আৰু তৃতীয়খন খেলত 125 ৰানত জয়ী হৈছিল। আনহাতে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে বাতিল হৈছিল। আৰ্চাৰীত মাদ্ৰিদত অনুষ্ঠিত বিশ্বকাপ ষ্টেজ ফ'ৰত ভাৰতৰ ধীৰাজ বোম্বাদেৱাৰা আৰু কীৰ্তি শৰ্মাই ৰিকাৰ্ভ মিক্স শাখাত ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হৈছে। প্ৰথমবাৰৰ বাবে জুটি বান্ধি খেলা দুয়োগৰাকী খেলুৱৈয়ে ছেমি ফাইনেলত চীনৰ হাতত 3-5 ব্যৱধানত পৰাস্ত হোৱাৰ আগতে নেডাৰলেণ্ডছ আৰু জাপানক পৰাস্ত কৰিছিল। ব্ৰঞ্জৰ পদকৰ বাবে ভাৰতীয় দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ দল দুয়োটাই আমেৰিকাৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লয়। পুৰুষ শাখাত ধীৰাজ বোম্মাদেউৰা, নীৰজ চৌহান আৰু জছপ্ৰীত ভোগেৰ দল 0-6 ব্যৱধানত পৰাস্ত হয়। আনহাতে অংকিতা ভাকাত, কীৰ্তি আৰু কুমকুম গঠিত মহিলা দলটোৱে 2-6 ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। অৱশ্যে কম্পাউণ্ড শাখাত ভাৰতে ইতিমধ্যে 1টা পদক নিশ্চিত কৰিছে। মহিলা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰাৰ পূৰ্বে আজি মেলবৰ্ণত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতৰ্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে। আৰু ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ সুপ্ৰভাত অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে নিৰ্মালী বৰা দত্তই।

0: সত্যনাথ বৰাই উল্লেখ কৰিছে, চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। আজি শুক্ৰবাৰ, 1948ৰ আহাৰ মাহৰ 25 তাৰিখ আৰু 2026ৰ জুলাই মাহৰ 10 দিন। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:42:32 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14:39। আজি কৃষ্ণা একাদশী। আজি মীনপালক দিৱস। এইখিনিতে এই দিনটোৰ গুৰুত্ব সম্পৰ্কে আমাক আজি কৈছে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে।
1: 10 জুলাই আচলতে মীন ক্ষেত্ৰখনৰ কাৰণে এটা অতি শুভ দিন। 10 জুলাইক ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে উদযাপন কৰা হয় আৰু এই 10 জুলাইটো ভাৰত চৰকাৰে 2001 চনত অফিচিয়েলি ঘোষিত কৰিছে যে 10 জুলাইটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হওক। ইয়াৰ অন্তৰালৰ কাহিনীটো এইটো হৈছে যে 1957 চনত ডক্টৰ হীৰালাল চৌধুৰী আৰু কে এইচ আলিকুনি নামৰ দুজন বিজ্ঞানীয়ে উৰিষ্যাৰ আঙ্গুল নামৰ মীনপাম এখনত কৃত্ৰিমভাৱে মাছৰ প্ৰজনন কৰি পেলাই মাছৰ পোনা উৎপাদন কৰিছিলে আৰু এইটো এটা যুগান্তকাৰী পদক্ষেপ আছিলে। তাৰ আগলৈকে বা 1957 চনৰ কিছু পিছলৈকেও এনেকুৱা এটা অৱস্থা আছিলে যে মাছৰ পোনাৰ কাৰণে মানুহে হাহাকাৰ কৰিব লগা অৱস্থা হৈছিলে আৰু বাৰিষা সময়তহে মাছৰ কণী পাৰে নদীত কণী পাৰে। তো নদীৰ পৰা মাছৰ পোৱালি সংগ্ৰহ কৰাটো যথেষ্ট কষ্টকৰ আছিলে। বতাহ বৰষুণ ধুমুহাৰ মাজত নদীৰ মাজত গৈ জাল পাতি মাছৰ মানে পোৱালি আহৰণ কৰিবলৈ, আৰু এই পোৱালিবিলাকৰ কেইটামান অসুবিধা আছিলে কি মিক্স প্ৰজাতিৰ পোৱালি আহে। আমি যিকেইটা মাছ পালন কৰোঁ ৰৌ বাহু ভকুৱা মিৰিকা ইত্যাদিৰ বাহিৰেও পুঠি শিঙৰা মোৱা দৰিকণা বৰালি আৰি খলি এইবিলাক যিবিলাক আমি পালন নকৰোঁ এইবিলাকৰ পোনা মিশ্ৰিত হৈ আহিছিলে। প্ৰথম অসুবিধাটো আছিলে এইটো। 2 নম্বৰ অসুবিধাটো আছিলে কি আমি যিখিনি মাছ যিমান ধৰণে বিচাৰোঁ, ৰৌ মাছৰ যদি মোক 1000 পোৱালি লাগে, সমজাতৰ সম পৰিমাণৰ ৰৌ মাছৰ পোৱালি পোৱাটো সেইখিনি সময়ত অসম্ভৱ আছিলে। কিন্তু এই দুজন বিজ্ঞানীয়ে যেতিয়া ক'লে কি যে আমি বন্ধ আচলতে মাছে কণী বোৱতী পানীত পাৰে, কিন্তু তেওঁলোকে বন্ধ পানীতে কৃত্ৰিমভাৱে বোৱতী পানীৰ সৃষ্টি কৰি পেলাই মাছক হৰমন ইনজেকশ্যন দি পেলাই মাছৰ পৰা পোৱালি জগাইছিলে। তো এতিয়া কি হ'ল, সেইখিনি কৰাৰ ফলত এতিয়া আপুনি দেখা পাইছে অসমৰ বিভিন্ন অঞ্চলত হেচাৰী স্থাপন হৈছে। এই হেচাৰীবিলাকক বিধে বিধে যিকোনো খেতিয়কক যি মাছ যেতিয়াই লাগে অৰ্ডাৰ কৰিলে সেইমতে যোগান দিব পৰা অৱস্থা এটা আহি গ'ল। তো সেইকাৰণে তেওঁলোকৰ অৱদানক স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে এই মীনপালক দিৱসটো ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে 2001 চনত ঘোষণা কৰিছে আৰু এই মীনপালন দিৱসতে আমি দেশৰ বা ৰাজ্যৰ মীনপালনবিলাক মীনপালকসকল অগ্ৰণী মীনপালকসকল আমি সম্বৰ্ধনা জনাওঁ, সজাগতা শিবিৰ অনুষ্ঠিত কৰোঁ, কিবা যদি উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰিব লগা হয় চৰকাৰৰ তৰফৰ পৰা এই দিনটোতেই কৰা হয়, বা ছাষ্টেইনেবল একুৱাকালচাৰৰ কাৰণে যে বহনক্ষম মানে মাছ পালন আজিৰ দিনৰ কাৰণে নহয় ভৱিষ্যতৰ কাৰণেও যাতে মাছ পালনটো বহনক্ষম হৈ থাকে, আজিয়ে মাৰি আজিয়ে শেষ কৰি আজিয়ে যাতে শেষ নহয় ভৱিষ্যতলৈ যাতে এই পৰম্পৰাটো এই সজাগতাখিনি সৃষ্টি কৰাৰ কাৰণে এই মীনপালক দিৱসটো উদযাপন কৰা হয় 10 জুলাইত প্ৰতি বছৰে।
0: ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, সম্পূৰ্ণ নাম সুনীল মনোহৰ গাভাস্কাৰ। 1970 চনৰ পৰাই তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লয়। গাভাস্কাৰ আছিল বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন। গাভাস্কাৰে তেওঁৰ টেষ্ট ক্ৰিকেট কেৰিয়াৰত 34টা শতক অৰ্জন কৰি অভিলেখ কৰিছিল। টেষ্ট মেচত 10,000 ৰান সম্পূৰ্ণ কৰা গাভাস্কাৰেই আছিল প্ৰথমজন বেটছমেন। ভাৰতীয় ক্ৰিকেট দললৈ গাভাস্কাৰে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। এইগৰাকী বেটছমেনৰ জন্ম হৈছিল 1949 চনৰ আজিৰ তাৰিখতে।

এণ্টি প্ৰটন কণা আৱিষ্কাৰৰ বাবে বিখ্যাত পদাৰ্থ বিজ্ঞানী অ'ৱেন চেম্বাৰলিন। তেওঁ 1942 চনৰ পৰা 1946 চনলৈ এমিলিও চেগ্ৰেৰ নেতৃত্বত লছ আলামছৰ মানহাটান পাৰমাণৱিক বোমা প্ৰকল্পত ভাগ লৈছিল। তাত তেওঁ গধুৰ মৌলিক পদাৰ্থৰ স্বতঃস্ফূৰ্ত বিকিৰণ আৰু নিউক্লিয় প্ৰস্থছেদৰ বিষয়ে অধ্যয়ন চলাইছিল। পাছত এনৰিকো ফাৰ্মিৰ সৈতে জুলীয়া পদাৰ্থৰ দ্বাৰা নিউট্ৰন বিৱৰ্তনৰ বিষয়ে গৱেষণা কৰিছিল। বাৰ্কেলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰোঁতে চেম্বাৰলিনে লৰেন্স ৰেভিয়েচন লেবৰেটৰীত থকা বিভাত্ৰন কণিকাৰ তৰকৰ সহায়ত পৰীক্ষা নিৰীক্ষা চলাইছিল আৰু 1955 চনত এণ্টিপ্ৰটন কণা আৱিষ্কাৰ কৰে। এই এণ্টিপ্ৰটন কণাৰ ভৰ প্ৰটনৰ সৈতে একে, বৈদ্যুতিক আধানহে বিপৰীত। এই আৱিষ্কাৰৰ বাবে চেম্বাৰলিনে 1969 চনত চেগ্ৰেৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰে। এইগৰাকী পদাৰ্থ বিজ্ঞানীৰ 1920 চনৰ আজিৰ তাৰিখতে আমেৰিকাৰ কেলিফৰ্ণিয়াত জন্ম হৈছিল। আহকচোন এইখিনিতে পাৰভিন চুলতানাৰ কণ্ঠত এটি গীত শুনি লওঁ।

আমেরিকা যুক্তরাষ্ট্রৰ ফ্লোরিডাৰ দক্ষিণ পূব উপকূলত অৱস্থিত কেৰিবিয়ান সাগৰৰ দ্বীপপুঞ্জ বাহামা। বাহামা এখন স্বাধীন ৰাষ্ট্ৰ। কেৰিবিয়ান সাগৰৰ উত্তৰ দিশৰ প্ৰায় 700 প্ৰবাল দ্বীপ আৰু বহু ক্ষুদ্ৰ ক্ষুদ্ৰ দ্বীপক লৈ ৰাষ্ট্ৰখন গঠিত। অৱশ্যে এই দ্বীপবোৰৰ 30টামান দ্বীপতহে জনবসতি আছে। এই দ্বীপ ৰাষ্ট্ৰখনৰ উত্তৰে আটলাণ্টিক মহাসাগৰ, পূব আৰু দক্ষিণে কেৰিবিয়ান সাগৰ আৰু পশ্চিমে ফ্লৰিডা প্ৰণালী। বাহামাৰ দ্বীপবোৰ চাপৰ। ইয়াৰ সৰ্বোচ্চ উচ্চতা 120 মিটাৰ।

আকৰ্ষণীয় সমুদ্ৰ আৰু প্ৰবাল প্ৰাচীৰে আৱৰা দ্বীপৰাষ্ট্ৰখনৰ প্ৰায় সোমাজেৰে কৰ্কট ক্ৰান্তিৰেখা পাৰ হৈ গৈছে। বাহামাৰ জলবায়ু মনোৰম, শীতকালৰ উষ্ণতা 20 ডিগ্ৰী চেলচিয়াছ আৰু জহকালি উষ্ণতা 30 ডিগ্ৰী চেলচিয়াছ। বাহামা দ্বীপপুঞ্জৰ সৰ্ববৃহৎ দ্বীপ হৈছে এণ্ড্ৰোজ। দেশখনৰ অধিবাসীসকল বাহামিয়ান নামে পৰিচিত। অধিবাসীসকলৰ 85% কৃষ্ণাংগ আৰু 15% শ্বেতাংগ। সকলো অধিবাসীয়ে খ্ৰীষ্টান ধৰ্মী। ইয়াৰ প্ৰধান ভাষা ইংৰাজী। 1492 চনত কলম্বাছ এই দ্বীপলৈ আহে। কলম্বাছে অৱতৰণ কৰা দ্বীপটোৰ নাম হ'ল ছান ছালভাদোৰ। সেই সময়ত দ্বীপটোত বাস কৰি থকা স্থানীয় লোকসকলে এই অঞ্চলৰ বৃহৎ দ্বীপ কিউবালৈ তেওঁক বাট দেখুৱাই নিছিল। 1717 চনত এই দ্বীপবোৰত ব্ৰিটিছ উপনিৱেশ স্থাপন হয়। 1967 চনলৈকে সংখ্যালঘু ইংৰাজসকলেই সকলো ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ ভোগ কৰিছিল আৰু সকলো সম্পদৰ গৰাকী হৈছিল। 1973 চনৰ 10 জুলাই তাৰিখে দেশখনে পূৰ্ণ স্বাধীনতা লাভ কৰে। বাহামাৰ সম্পূৰ্ণ ভূভাগৰ 1% ভূমিহে কৃষিৰ বাবে উপযোগী। ইয়াত সামান্য পৰিমাণে ফল আৰু শাক পাচলি উৎপন্ন হয়। কম পৰিমাণে হ'লেও দেশখনত চিমেণ্ট, তেল শোধনাগাৰ, মৎস্যশিল্প, ঔষধ, মদ ইত্যাদিৰ উদ্যোগ গঢ়ি উঠিছে। জাতীয় আয়ৰ অধিকাংশ আহে পৰ্যটনৰ পৰা। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 1/8 বিভিন্ন ধৰণেৰে পৰ্যটনৰ লগত জড়িত। বাহামালৈ বছৰি কেইবালাখো পৰ্যটক আহে। দেশখনৰ বেংকিং, বীমা ব্যৱস্থা আদি যথেষ্ট উন্নত। দেশখনত নিয়মতান্ত্ৰিক ৰাজতন্ত্ৰ প্ৰচলিত। ব্ৰিটেইনৰ ৰাণী বাহামাৰ ৰাষ্ট্ৰপ্ৰধান। তেওঁৰ প্ৰতিনিধিৰূপে এজন গৱৰ্ণৰ জেনেৰেলে দেশ শাসন কৰে। প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ হাতত দেশৰ প্ৰশাসনৰ দায়িত্ব থাকে। এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোৱা হওক। 1962 চনৰ আজিৰ তাৰিখতে পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ টেলিষ্টাৰ 1 উৎক্ষেপণ কৰা হয়। আমেৰিকাৰ উদ্ভাৱক বৈদ্যুতিক অভিযন্তা নিকোলা টেছলাৰৰ জন্ম হয় 1856 চনৰ আজিৰ তাৰিখতে। ভাৰতীয় দৃশ্যপটত ভাৰত আৰু কানাডাৰ যৌথ নিউক্লিয়াৰ ৰিয়েক্টৰ চাইৰাছ কাৰ্যক্ষম হয় 1960 চনৰ আজিৰ তাৰিখতে। গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা NCC কলেজ মুকলি কৰা হয় 1965 চনৰ আজিৰ তাৰিখতে। 1992 চনৰ আজিৰ তাৰিখতে প্ৰথম ভাৰতত নিৰ্মিত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ ইনছেট 2 আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়। 2007 চনৰ আজিৰ তাৰিখতে গুৱাহাটী উচ্চ ন্যায়ালয়ত E-Court আঁচনি প্ৰৱৰ্তন কৰা হয়। ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু নৃত্য পৰিচালক জোহৰা চেহগলৰ মৃত্যু হয় 2014 চনৰ আজিৰ তাৰিখতে। শ্ৰোতা, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী বৰা দত্তই আজিৰ সুপ্ৰভাত ইমানতে সামৰিছোঁ। নমস্কাৰ।

সুপ্রভাত অনুষ্ঠানটি শুনিলে। শ্রোতাসকল, পুৱাৰ এই নির্মল ক্ষণটি জীপাল কৰি তুলিবলৈ এইবাৰ নিবেদন কৰিছো এমুঠি বাচক বনিয়া গীতেৰে সজোৱা মূৰ্চনা অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনক আৰতি মুখাৰ্জীৰ কণ্ঠত অৰণ্য বোল ছবিৰ শিলে শিলে শীৰ্ষক এই গীতটি।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নার্সিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
1: অনুষ্ঠানত এইবাৰ ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠত খোজ বোলছবিৰ এই গীতটি

0: কবি অজি গুলি।
1: বুড়ল নেকি?

প্ৰিয় শ্ৰোতা, অহা 13 জুলাই সোমবাৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ত দিনৰ 10 বজাত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা।

0: নমস্কার, মই নির্মালী দেবী বৰা আহি আছো আপোনালোকৰ মাজলৈ 13 জুলাই সোমবাৰে দিনৰ 10 বজাত কথা পাতিম আপোনালোকৰ লগত। সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ নমস্কাৰ।
1: সপোন সপোন লাগে।
2: ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও মেছেজৰ জৰিয়তে শিল্পীগৰাকীক প্ৰশ্ন কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। ফোন নম্বৰটো পুনৰ কৈছো 9435053214। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্যিক বিভাগৰ।
3: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
4: শ্ৰোতাসকলক এইখিনিতেই জনাই থওঁ যে আজি দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত হোৱা কথা বাৰ্তা অনুষ্ঠান। অনুষ্ঠান থলীতেই বাণীবদ্ধ কৰিছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
5: তোক কিমানবাৰ কম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
6: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ?
5: নগাঁৱৰ এলপিষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
6: অ', টাটা ষ্টীল আছিয়ানাত ন?
5: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
6: অঁ দিয়কচোন ফোন।

0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা, এতিয়া 5% ৰেহাই মূল্যত।
1: শ্ৰোতাসকল, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা।

0: দীপালী দেৱী বৰা, আহি আছোঁ আপোনালোকৰ মাজলৈ 13 জুলাই সোমবাৰে দিনৰ 10 বজাত কথা পাতিম আপোনালোকৰ লগত।
1: সপোন সপোন লাগে।
2: ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।
3: মূৰ্চনা অনুষ্ঠানত এইবাৰ সত্য বৰুৱাৰ কণ্ঠত অপৰূপা বোলছবিৰ এই গীতটি।

মূৰ্চনা অনুষ্ঠানটি শুনিলে। খন্তেক পিছতেই 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা ছাহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক।

0: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: আজি পুৱা 9:20 যোৱা 1 জুলাইত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত শিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ বাণীবদ্ধ ৰূপ প্ৰচাৰ কৰা হ'ব। শিল্পীগৰাকীৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।

দিনৰ 11:05 অসম বিধানসভাত মাননীয় বিত্তমন্ত্রী শ্রী জয়ন্ত মল্লবৰুৱাই 2026-2027 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে। আঁত ধৰিব ডক্টৰ পৰাগ শইকীয়াই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা, এই বিষয়ে ডক্টৰ নাহিদ সুৰেয়া ইছলামৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগেৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

0: দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি চতুৰ্থ দিনা 6 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে কালি ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026ও বিধানসভাত উত্থাপন কৰে। জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ 508গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হুচুৰৰ টাটা ইলেক্ট্ৰনিকছৰ সুবিধাসমূহ, ছেমিকণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে 1,800গৰাকী থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধ পৰিবাহী তত্ত্ব আৰু প্ৰয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্ৰযুক্তিৰ ডিপ্লমা পাঠ্যক্ৰম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10,255 কোটি আৰু অসম চৰকাৰে অতিৰিক্ত 3,789 কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ উৎপাদন প্ৰকল্পটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যুগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিশ্বমানৰ সুবিধাটোৱে উন্নত পেকেজিং প্ৰযুক্তিবিদ্যাত বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু মটৰ গাড়ী, দূৰসংযোগ, কৃত্ৰিম বুদ্ধিমত্তা তথা ইলেক্ট্ৰনিকছৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। তেওঁ লগতে DHLৰ দৰে আন ভালেমান উদ্যোগে জাগিৰোডক ব্যৱসায়িক গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে। গুৱাহাটী, নগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ত নতুন উদ্যোগ, পৰিবহণ সেৱা আৰু ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে যোৱা 5 বছৰত অৰ্থাৎ 2021ৰ পৰা 2026 চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ ঘটনা সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত 26,537জন লোকক আটক কৰা হৈছে। একেদৰে 2016ৰ পৰা 2020 চনৰ ভিতৰত ৰাজ্য চৰকাৰে 3,010টা গোচৰ ৰুজু কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত 4,718গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। 2011ৰ পৰা 2015ৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত 969টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত এনে ঘটনাৰে জড়িত 1,295জন লোকক আৰক্ষীয়ে আটক কৰিছে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্পৰ অন্যতম বুলি প্ৰকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত কালি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা GI টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: এই GI টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল, তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু

0: একেবাৰে কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই জিআই টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণক ভূমি সংৰক্ষিত কৰাৰ বাবে অসম ভূমি ৰাজহ অধিনিয়ম অধ্যায় 12 বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন উত্থাপন সন্দৰ্ভত কয় যে বৰপেটা, মাজুলী, বটদ্ৰৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিটা প্ৰজন্মৰ লোকেহে এনে স্থানৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে আইন গৃহীত কৰিছে, কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কিছু সংশোধনী পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।
2: আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলোঁ যে বৰপেটা, মাজুলী, আমাৰ বটদ্ৰৱাত তিনিটা জেনেৰেশ্যন নহ'লে তাত মাটি কিনা বেচা নহ'ব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক কঠোৰ নিৰ্দেশ দিছে। জনতা ভৱনত কালি অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহলে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষা প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা কালি জনতা ভৱনত অসমীয়া লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ সদস্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসমীয়া লিপিৰ ইউনিকোডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয় আৰু এই পদক্ষেপ শীঘ্ৰে বাস্তৱায়িত কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই অসমীয়া লিপিৰ স্বীকৃতি লাভৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে সময়ে সময়ে অৱগত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি অনুষ্ঠিত আন এখন বৈঠকত অসমীয়া চলচ্চিত্ৰ আৰু মনোৰঞ্জন জগতৰ বাবে সুকীয়া অতিথি প্লেটফৰ্ম স্থাপনৰ প্ৰস্তাৱৰ পৰ্যালোচনা কৰে। এই মঞ্চই ৰাজ্যৰ সৃষ্টিশীল প্ৰতিভা, চলচ্চিত্ৰ উদ্যোগ আৰু ডিজিটেল বিষয়বস্তুক নতুন সুযোগ আৰু বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৈঠক দুখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ বি কল্যাণ চক্ৰৱৰ্তী আৰু সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিশেষজ্ঞ সমিতিৰ সদস্যসকল উপস্থিত থাকে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উমছান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা ভূমিৰ আবণ্টন। 10 বছৰত খাদ্য সামগ্ৰীৰ দাম 152% বৃদ্ধিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বিগত 10 বছৰত চাউল, দাইল, আটা

0: 44% শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বাজেট দাখিলৰ বাতৰি কৰ আৰোপ নকৰাৰ প্ৰতিশ্ৰুতিৰে আজি যন্ত্ৰমলৰ বাজেট দাখিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীত 100 কোটি টকাৰ জালনত প্ৰচলনৰ অভিযোগ ভিত্তিহীন বুলি মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাত কৰা মন্তব্যৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰণাল্ডোৰ বিদায়ত আকৰ্ষণ হেৰুৱালে বিশ্বকাপে, টিকটৰ মূল্য কমিছে হোৰাহোৰে শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে 4 বছৰীয়া পৰিকল্পনা ঘোষণা কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে শিক্ষকৰ যোগ্যতাৰ সৈতে আপোচ কৰা নহয় বুলি শিক্ষামন্ত্ৰীয়ে কালি বিধানসভাত কৰা মন্তব্যৰ জেৰ টানি নো কম্প্ৰমাইজ অন কোৱালিটি এণ্ড ইলিজিবিলিটি অফ টিচাৰ্ছ ছেজ এডুকেশ্যন মিনিষ্টাৰ শিৰোনামেৰে এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ সিং বৰাইকে কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। কলকাতাত কালি 3 গৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাৰ পাছত দলটোৱে তেওঁলোকক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত 3 গৰাকী প্ৰাক্তন সাংসদৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ ৰাজ্যসভা নিৰ্বাচন অহা 24 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন, 26,537 জন লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই জিলাৰ ৰূপ শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। এই অনুষ্ঠানত আজি শুনক দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ৰেহৰূপ। আমালৈ পঠিয়াইছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ আমাৰ সংবাদদাতা জাস্মিনাৰা পাৰ্বিনে। অসমৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত এখন গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী জিলা হৈছে দক্ষিণ শালমাৰা মানকাছৰ। প্ৰাকৃতিক সৌন্দৰ্য, কৃষিভিত্তিক জীৱনধাৰা, বৈচিত্ৰময় সংস্কৃতি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাবে জিলাখনে লাভ কৰিছে এক বিশেষ পৰিস্থিতি। এই বিষয়ে আমাক বিতংকৈ কৈছে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে।
2: 2016 চনৰ 15 আগষ্টত ধুবুৰী জিলাৰ পৰা পৃথক হৈ দক্ষিণ শালমাৰা মানকাছৰ জিলা হিচাপে আত্মপ্ৰকাশ কৰে। জিলাখনৰ প্ৰশাসনিক সদৰ হাতশিঙিমাৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ এই জিলাখন ভৌগোলিকভাৱে অতি গুৰুত্বপূৰ্ণ। পশ্চিম আৰু দক্ষিণ দিশে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিলাখনক এক বিশেষ কৌশলগত স্থান প্ৰদান কৰিছে। নদী, চৰ চাপৰি, বিস্তীৰ্ণ কৃষিভূমি আৰু সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জনজীৱন মূলত কৃষি নিৰ্ভৰ। ধান, মৰাপাট, শাক পাচলি আদি হৈছে জিলাখনৰ প্ৰধান কৃষিজাত উৎপাদন। সাম্প্ৰতিক সময়ত কৃষকসকলৰ আধুনিক কৃষি পদ্ধতিৰ সৈতে সংযুক্ত কৰাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হৈছে। জিলাখনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ। বিভিন্ন জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকসকলে যুগ যুগ ধৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ মাজেৰে বসবাস কৰি আহিছে। স্থানীয় লোক সংস্কৃতি, পৰম্পৰাগত উৎসৱ, লোকগীত, সামাজিক ঐতিহ্যই জিলাখনৰ নিজস্ব পৰিচয় বহন কৰিছে। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল হিচাপে দক্ষিণ শালমাৰা মানকাছৰ নিৰাপত্তা আৰু সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আছে। সীমান্তৱৰ্তী লোকসকলৰ জীৱন জীৱিকা আৰু যোগাযোগ ব্যৱস্থা আৰু

0: উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী খহনীয়া আৰু বানপানী জিলাখনৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান। প্ৰতি বছৰে বহু পৰিয়ালে খহনীয়াৰ ফলত ঘৰ বাৰী আৰু কৃষিভূমি হেৰাবলগীয়া হয়। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। সমস্যাৰ মাজতে সম্ভাৱনাৰে ভৰা এখন জিলা হৈছে দক্ষিণ হামৰা মানকাছৰ। কৃষি, মীন, পশুপালন, সীমান্ত বাণিজ্য আৰু মানৱ সম্পদৰ উন্নয়নৰ জৰিয়তে জিলাখনে আগন্তুক দিনত আৰু অধিক বিকাশৰ পথত আগবাঢ়িব পাৰে। প্ৰকৃতিৰ সেউজীয়া আৱৰণ, পৰিশ্ৰমী জনসাধাৰণ আৰু সম্প্ৰীতিৰ বাৰ্তাৰে দক্ষিণ হামৰা মানকাছৰ জিলা অসমৰ এক সম্ভাৱনাপূৰ্ণ আৰু স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ জিলা হিচাপে পৰিগণিত হৈছে।
1: কৃষকক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰাৰ লক্ষ্যৰে আত্মা আঁচনিৰ অধীনত মানকাছৰ ফেকামাৰীত প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই বিষয়ে আমাক কৈছে আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে।
0: কৃষকসকলক আধুনিক কৃষি পদ্ধতিৰ সৈতে জড়িত কৰাৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে দক্ষিণ হামৰা মানকাছৰ জিলা মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ড এলেকাত ৰূপায়ণ কৰা হৈছে বিভিন্ন প্ৰদৰ্শনমূলক কাৰ্যসূচী। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত মানকাছৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডত, কৃষি আৰু পশুপালন খণ্ডত মুঠ 30টা প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰে 15টা কৃষি বিভাগৰ আৰু 15টা পশুপালন বিভাগৰ অধীনত গ্ৰহণ কৰা হৈছে। আত্মা আঁচনিৰ অংশ হিচাপে মীন পালনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ লগতে মানকাছৰ উন্নয়ন খণ্ড এলেকাৰ 7 কৃষকক মাছৰ পোনা বিতৰণ কৰা হয়। ইয়াৰ লগতে জহাধানৰ খেতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে 15 নিৰ্বাচিত কৃষকক উন্নত জাতৰ জহাধানৰ বীজ প্ৰদান কৰা হৈছে। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ জৰিয়তে কৃষকসকলক উন্নত কৃষি পদ্ধতি, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন বৃদ্ধি, আয় বৃদ্ধিৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মানকাছৰ উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড কাৰিকৰী পৰিচালক নিদুপন সন্দিকৈয়ে জানিবলৈ দিয়ে যে আত্মা আঁচনিৰ জৰিয়তে কৃষকসকল নতুন কৃষি পদ্ধতি গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লগতে কৃষি খণ্ডত স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
1: ইমান পৰে জিলাৰ ৰেহৰূপ অনুষ্ঠানত শ্ৰোতাসকলে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰেহৰূপ শুনিলে। আমালৈ লিখি পঠিয়াইছিল জিলাখনৰ আমাৰ আকাশবাণীৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিনে। জিলাৰ ৰেহৰূপ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰি কাইলৈ আন এখন জিলাৰ ৰেহৰূপলৈ পুনৰ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি দক্ষিণ শালমাৰা মানকচৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমালৈ আমাৰ সৈতে আছিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আমাৰ সংবাদদাতা জেচমিনাৰা পাৰবিন।
1: এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এইখিনিতেই জনাই থওঁ যে আজি দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত হোৱা এটি কথা বাৰ্তা অনুষ্ঠান। অনুষ্ঠানটি থলীতেই বাণীবদ্ধ কৰিছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। এতিয়া আগবঢ়াইছোঁ শিল্পী ফৈজুদ্দিন আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ।

শ্ৰোতাই ফৈজুদ্দিন আহমেদৰ কণ্ঠত জিকিৰ শুনিলে। এতিয়া নিবেদন কৰিছোঁ এখনি আলেখ্য বালিতে পাতিলে বহা। আলেখ্যখনিৰ ৰচনা কেশৱানন্দ দেৱগোস্বামীৰ।

0: 1572 শকত পতা এই সত্ৰখনেই। দামোদৰ আটাৰ পুত্ৰ ৰমাকান্ত আছিল অসমীয়া গদ্য বা কথাচৰিত ৰচনাৰ বাবে তেওঁৰ শিষ্য চক্ৰপাণী বৈৰাগীৰ নিৰ্দেশ দি তিনিও ৰাজ্য বেৰাই সত্ৰসমূহৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ আজ্ঞা দিয়াজন, যাৰ ফলস্বৰূপে সৃষ্টি হ'ল গুৰুচৰিত কথাৰ দৰে সুবৃহৎ গদ্যচৰিতখনেই। চক্ৰপাণীৰ আন নাম আছিল শিশু বৈৰাগী।
1: হয় হয়, তেওঁ গুৰু প্ৰশস্তিৰ গীতত ভনিতা পেলাইছে এনেদৰে,

0: অকল সেয়ে নহয়, আন এগৰাকী পদচৰিতকাৰ অনিৰুদ্ধয়ো তেওঁৰ গুৰুবৰ্ণনাত ৰমাকান্ত পদদণ্ড মকৰন্দ মধুব্ৰত বুলি গুৰুৰ গুণ সুৰিছে।
1: ৰমাকান্ত আটাই শ্যমন্তহৰণ নাট কৰিলা গ্ৰন্থন বুলি উল্লেখ আছে। তাতে চালেঙিৰাগৰ উঞ্জতি নামৰ বিৰলভাৱে ব্যৱহাৰ হোৱা তালৰ গীত এফাঁকি আছে।
2: হাত

ৰমাকান্তৰ পুত্ৰ ৰামচন্দ্ৰক শাক্ত ৰজাৰ শিৱসিংহই একাধিকবাৰ নিমন্ত্ৰণ কৰি আহোম নৃপতি ৰাজধানীত ভাওনা কৰাই বিস্তৰ উপঢৌকন আগবঢ়োৱাৰ বিষয়ে হৰিনাৰায়ণ দিজৰ ঠাকুৰ চৰিত্ৰত আছে। বাসুদেৱ মূৰ্তি পুনৰ সংস্থাপন উপলক্ষে কংসবধ নাট ৰচনা কৰি তাৰ ভাওনা কৰোৱায়। নাটৰ খৰমানৰ গীতত বাসুদেৱ প্ৰশস্তি

0: ভাওনাৰ বিবিধ ধেমালিৰ ভিতৰত ৰাম ধেমালি ৰামচন্দ্ৰ আতাৰ সৃষ্টি বুলি জনা যায়।
1: তদুপৰি ভাদ মাহৰ নাম সামৰা অনুষ্ঠানত সকলোৱে হাতে হাতে তাল লৈ সৰুজ্যোতি, বৰজ্যোতি, আঠজ্যোতি, সৰুচলা, বৰচলা, চিৰল চিটিকা, বগলী খুটিওৱা, খুৱলী পিচলা, নুপুৰ চলোৱা আদি বাৰখন ভৰিমান দি বেলেগ সুৰেৰে ঘোষা তুতয়াদিৰে নাচি নাচি গোৱা প্ৰথা ৰামচন্দ্ৰৰ সৃষ্টি বুলি কোৱা হয়।

0: ৰামচন্দ্ৰ আতাৰ কংসবধ নাটতে তিনিখনি ভংগী নাচো অন্তৰ্ভুক্ত হৈছে, নান্দী ভংগী, পয়ান ভংগী আৰু ৰণচালীৰ নাচ। তাৰে এখনিত গায়ন বায়নে যথাক্ৰমে হাত চাপৰি আৰু খোল বজাই গায়।
1: মহাপুৰুষ শংকৰদেৱৰ দিনৰে পৰা প্ৰৱৰ্তি অহা গীত মাত নাট ভাওনাৰ শক্তিশালী ঐতিহ্য বহন কৰি অহাৰ সাক্ষী আছে এই সত্ৰৰে ধজা বনবৰাৰ বংশধৰ আৰু ৰঘুপতিৰ বংশধৰসকলো। গুৰুকৃত কেওখনি নাটৰ ভিতৰত সংগীতৰ দিশৰ পৰা অতি আকৰ্ষণীয় কেলিগোপাল নাটৰ ভাওনাও আছিল এই সত্ৰৰ অন্যতম আকৰ্ষণ। তাৰে দুটি গীতৰ নমুনা, প্ৰথম প্ৰৱেশৰ গীত য'ত গুৰুজনে আদিৰস সৃষ্টিৰ উপযোগীৰূপে সঘনাই মধ্যম আৰু পঞ্চম স্বৰ দুটি প্ৰয়োগ কৰে।

তাৰ পিছতে শ্ৰীপয়াৰ ৰাগত গোপীসকলৰ প্ৰৱেশৰ গীত। প্ৰথমে চুটকলা আৰু পিছত অন্য তালত নাচৰ উপযোগী কৰি গাই ঘাট বজাই নাচি পুনৰ গীত ধৰা হয়।

এই পৰম্পৰাৰ সাক্ষী বহন কৰিছে চৰিত পুথিৰ বৰ্ণনাই। চক্ৰপাণী বৈৰাগীয়ে ভোজন বেহাৰ ভাওনাত বৈৰাগী ওলোৱাৰ বিষয়ো আছে। ইয়াতে দুদল বৈৰাগীৰ চাৰিফাকিকৈ পদৰ এদলৰ প্ৰশ্ন আৰু সেইমতে আনটো দলে উত্তৰ দিয়া প্ৰথা, যমুনাৰ তীৰে ফিৰে যদুৰাই আদি গীত মুখে মুখে আজিও প্ৰচলিত। নাটৰ শেষৰ গীতত বজোৱা ঠেলা বাজনাও বিচিত্ৰ।

এই বংশৰেই অষ্টাদশ শতিকাৰ শেষ জেউতি বিখ্যাত কবি পণ্ডিত নাট্যকাৰ চিত্ৰশিল্পী লক্ষ্মীদেৱে ৰামপুৰৰ পৰা আহি বালিসত্ৰত পুনৰ থিতাপি লয় আৰু আহোম নৃপতি চন্দ্ৰকান্ত সিংহৰ অনুৰোধক্ৰমে কোমৰ হৰণ নাট ৰচনা

0: কৰি ৰাজধানীত তাৰ ভাওনা কৰোৱায়। তাৰ উল্লেখ নাটৰ শেষৰ ভতিমাত এনেদৰে আছে। শ্ৰী চন্দ্ৰকান্ত সিংহ নৃপতি প্ৰধান, কৰাৱত উহি নাট নিৰমান।
1: অকল সেয়ে নহয়, নাট্যকাৰৰ স্বহস্তলিখিত নাটৰ প্ৰতিলিপিত লক্ষ্মীদেৱে মাজে মাজে বহুৰঙী চিত্ৰও অংকিত কৰি থৈ গৈছে, যাৰ চিত্ৰখিনি প্ৰকাশিত চিত্ৰ ভাগৱত নামৰ এই সত্ৰৰে আদিদশমৰ ছবিৰ লগত সাদৃশ্য লক্ষ্য কৰা যায়। বালিসত্ৰৰ ভাগৱতৰ এই ছবিয়েই পিছত বৰদুৱাৰ নৱনিৰ্মিত কীৰ্তনঘৰৰ লগতে থকা নাটঘৰত অংকন কৰি থোৱা আছে।
0: লক্ষ্মীদেও আতাৰ কোমৰহৰণ নাটৰ এটি মাথো গীতৰ নমুনা চোৱা যাওক। যি গীতত উষাই সপোনত দেখা স্বামীক দিঠকত নেপাই বিলাপ কৰিছে আৰু দুখৰ নাচো লগতে সংযোজিত হৈছে। শ্ৰীগান্ধাৰ আৰু নৱনীত বৰাৰীৰ আগত বন্ধা এই গীত।
1: সেইবাবেই বৰদুৱাৰ নৱনিৰ্মিত কীৰ্তনঘৰ প্ৰতিষ্ঠা উপলক্ষে বৰফালে এই বালিসত্ৰ ৰাইজেই গৈ অমৃত মথন নাটৰ ভাওনা অতি সফলতাৰে কৰিবলৈ সক্ষম হয়। সেয়া যোৱা শতিকাৰ উত্তৰাৰ্ধৰ প্ৰথম দশকৰ কথা। এই সত্ৰৰে এগৰাকী 21 বছৰো পূৰ্ণ হোৱা গোঁসাইৰ ৰচনা আছিল এই অমৃত মথন নাটখনি।
0: নাটভাওনা গীতৰ বাহিৰে বালিসত্ৰত আৰু কি আছে বুলি বিচাৰ কৰিলে আমি পাওঁ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। একালত ভোগালী ঠাই বুলি ফকৰাত কোৱা কথাৰ সাক্ষী আছে। ইয়াৰ গাতে লাগি থকা বৃহৎ বিলখন যাক উন্নত কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰাৰ থল আছে। লুইতৰ নিকটৱৰ্তী হেতু সময়ত এই বিল আৰু কাষৰ হাবি জংঘললৈ বিভিন্ন বন্য পশুপক্ষীৰ আগমন ঘটে।
1: আৰু আছে বৰদোৱা গুৰুচৰিত্ৰত উল্লেখ থকা মতে চন্দৰী আয়ে ৰখা গুৰুজনাৰ পৰম পবিত্ৰ পদধূলি আহোম নৃপতি ৰামধ্বজ সিংহই দিয়া বৰটোপ, লক্ষ্মী সিংহই দিয়া তামৰ ফলি, মহিধৰ বুঢ়াগোহাঁই আৰু টংচু ফুকনে বৰদোৱা উদ্ধাৰ কাৰ্যত ৰাজপ্ৰেৰিত হৈ সহায় কৰি দামোদৰ আটাতে কাষৰণ লৈ নাম খোদিত কৰি দিয়া বৃহৎ ঘণ্টা আৰু কাঁহ। গুৰুচৰিত কথাৰ প্ৰতিলিপিৰ উপৰি অংগুষ্ঠ প্ৰমাণ বিষ্ণু সহস্ৰনাম আৰু গুৰুভকতৰ একাদিক্ৰমে লিপিবদ্ধ কৰা নামসমূহ ভকতমালা নামৰ ধাৰাবাহিক বিৱৰণযুক্ত পুথি।
0: আৰু যে পুৰুষৰ বিবিধ দিহানামবোৰ ঘোষা কীৰ্তন প্ৰসংগ আদি দিহানামৰ নমুনা আৰু গুণ কৰি গোৱা।

0: লক্ষ্মীদেৱে প্ৰৱৰ্তন কৰা জুৰীয়া কীৰ্তনৰ ব্যৱহাৰ সম্পৰ্কে তেৰাৰ বিষয়ে কৰা গৱেষণা গ্ৰন্থত বৰ্ণিত হৈছে।
1: শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰে তেওঁৰ বায়েক গোবিন্দপ্ৰিয়া আৰু ভিনীহিয়েক গৌৰীকান্ত বৰুৱাৰ পুত্ৰ ভাগিন দামোদৰ আটাক তোলনীয়া পুৰূপে লৈ অপুত্ৰক হেতু তেওঁকে পিণ্ডজলৰ অধিকাৰী পাতি পৰিয়ালৰ দায়িত্ব তথা উত্তৰাধিকাৰীও পাতি থৈ যায়। বিদ্যানন্দ উজাকৃত ঠাকুৰ চৰিত নামৰ সৰু ঠাকুৰ অৰ্থাৎ চতুৰ্ভুজ ঠাকুৰৰ মুখে ব্যক্ত কৰোৱা হৈছে সেই কথা।
0: দামোদৰ আটাক চতুৰ্ভুজ ঠাকুৰে উত্তৰাধিকাৰ পতা সম্পৰ্কে ঠাকুৰ চৰিত্ৰত আছে ধৰ্মসত্ৰ ভাগৱত সহিতে আমাৰ আজি ধৰি দামোদৰ জানা অধিকাৰ। এইবুলি সভাতীৰে আগত ব্যক্ত কৰিলে ৰাইজে উচ্চস্বৰে হৰিধ্বনি দিলে।

সেই দামোদৰ তাই প্ৰতিষ্ঠা কৰি বৰদোৱাও উদ্ধাৰ কৰি কুজিত সত্ৰ পাতি ইয়াতেই শেষ নিশ্বাস ত্যাগ কৰাৰ সাক্ষী দামোদৰাতাৰ থানখনি। বৰ্তমান তেৰাৰ নৱম দশম অধস্তন পুৰুষে ভকতৰো বংশানুক্ৰমে ইয়াতেই বসবাস কৰি যেনে তেনে বৰ্তি আছে। ইয়াৰ বংশানুক্ৰম, পৰম্পৰা, দিহানাম, বংশলতা আজিও চলি আছে।

বালিতে পাতিলে বাহা কেশবানন্দ দেৱগোস্বামী ৰচিত আলেখ্যখনি শুনিলে। বৰ্ণনাংশত ভাগ ল'লে বিশ্বজিৎ কাকতি, তৃপ্তি হাজৰিকা। শ্লোক পৰিৱেশন কৰিলে ৰঞ্জন বেজবৰুৱাই। সংগীত আছিল চয়নিকা গোস্বামী আৰু দীপক কুমাৰ শৰ্মাৰ। শিল্পীসকল ক্ৰমে স্তুতিবাণী ঠাকুৰীয়া, হিৰণ্যজ্যোতি মহন্ত, কোকিলকৃষ্ণ মহন্ত, যোগেশ

কলিতা, দময়ন্তী দেৱী, ভোগেশ্বৰ কেওট আৰু অন্যান্য শিল্পীসকল। এইবাৰ নিবেদন কৰিছোঁ ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত হোৱা কথা বাৰ্তা অনুষ্ঠান। বাৰ্তালাপ কৰিছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে।

0: প্রশ্রোতা, আমি সকলোৱে জানো যে পানীয়ে আমাৰ প্ৰাণ। বিশুদ্ধ পানী পান কৰাটো অতিকৈ প্ৰয়োজনীয় কথা। বিশুদ্ধ খোৱা পানী যোগানত সহযোগিতা আগবঢ়াই আহিছে জলজীৱন মিছনে। বিভিন্ন ঠাইত ইতিমধ্যেই পানী যোগান আঁচনিৰ কাৰ্যালয়সমূহ গঢ় লৈ উঠিছে আৰু ৰহাৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ আমাৰ প্ৰতিনিধি। তেওঁলোকৰ সৈতে আমাৰ প্ৰতিনিধিয়ে কথা পাতিছিল কিদৰে পানী যোগান আঁচনিৰ কাৰ্যালয়সমূহে খোৱা পানী যোগান ধৰি আহিছে, ইয়াৰ অন্তৰালৰ বহুতো কথা। আহক আমি পলম নকৰি অনুষ্ঠানটি আৰম্ভ কৰোঁ। ৰহাৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ত আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে লগ পাইছিল অৱসৰপ্ৰাপ্ত এজন কৰ্মী পুতুৰ ডেকাক।
1: নমস্কাৰ, মোৰ নাম পুতুল ডেকা। পানী যোগান আঁচনিত আছোঁ বৰ্তমান, কিন্তু অৱসৰপ্ৰাপ্ত হ'লোঁ। তথাপিতো ইয়াৰ পৰা চৰকাৰীভাৱে মানে মোক ৰখাইছে। তথাপিতো আমি যিমানখিনি আমাৰ এতিয়া যিখিনি পানী যোগান আমাৰ চলিত অৱস্থাত আছে, সেই পানী যোগান আঁচনিসমূহৰ পৰা আমি ৱাটাৰ কালেকশ্যন কৰোঁ প্ৰতিমাহে। ৰ ৱাটাৰ আৰু ক্লিয়াৰ ৱাটাৰ চেম্পল হিচাপে লওঁ আৰু আমি ডিষ্ট্ৰিক্ট লেভেলটোলৈ পঠাওঁ। তাতে আমাৰ পানীৰ গুণগত মানদণ্ড নিৰূপণ কৰা হয়, পানী আমাৰ খোৱাৰ কাৰণে কিমান উপযোগী, বিভিন্নকেইটা উৎস তাত যিখিনি আছে সেইখিনি আমি তাত পৰীক্ষা কৰা হয়। আৰু তাৰ লগত
2: কেইবাৰ কৰা হয়
1: বছৰত, এতিয়া প্ৰতিমাহে মাহে দিয়া এটা হেৰি কৰিছে ৱাটাৰ চেম্পল। এতিয়া বৰ্ষাকালীন যিহেতু, প্ৰতিমাহতে আমাৰ ৱাটাৰ টেষ্টটো হ'ব। আৰু আমাৰ থলিতে যিসকল আমাৰ সজল মিত্ৰ আছে, তেওঁলোকে প্ৰতিমাহে 5টাকৈ চেম্পল স্থলিতে মানে টেষ্ট ফিল্ড টেষ্ট কিটৰ যোগেদি পৰীক্ষা কৰা হয়। তাৰ ৰিপৰ্টটো অনলাইন যোগেদি আমাৰ মুখ্য কাৰ্যালয় মানে ডিভিজনলৈ প্ৰেৰণ কৰে। গতিকে এইখিনি কাম অব্যাহত হৈ আছে। আৰু তাৰ লগতে পানীৰ যিটো অপচয় ৰোধ হোৱাৰ কথাটো আমি আগতেও এবাৰ কৈছিলোঁ, আমাৰ এৱাৰনেছটো আমি দিছোঁ। আৰু তাৰ লগত আমাৰ টাইপ কানেকশ্যন যি কালেকশ্যন যিটো হ'ব লাগে মেইনটেনেঞ্চৰ কাৰণে, সেইখিনিতো আমাৰ গোটেইখিনি জলমিত্ৰ বা বিভাগীয় বা ইউজাৰ্ছ কমিটি মিলি সেইখিনি কামতো আগবাঢ়ি থকা হৈছে, কিন্তু আশানুৰূপ ফলৱৰ্তী হোৱা নাই। তথাপিতো ৰাইজৰ সজাগতাটো বিশেষ প্ৰয়োজন। আজি এই মাধ্যমৰ যোগেদি যে পানীটো যে ৱাটাৰ ছাপ্লাই স্কিমটো ৰক্ষণাবেক্ষণ বা অতীতলৈকৈ মানে চলি থাকিবৰ কাৰণে ৰাইজৰ সহায় সহযোগ লাগিব। তাৰ কাৰণে একোটাকৈ মানে মাহেকীয়া বৰঙণি চৰকাৰে নিৰ্ধাৰিত কৰিছে আৰু ইজাছ কমিটি এইখিনি গ্ৰহণযোগ্য হিচাপে, সকলোৱে গ্ৰহণযোগ্য হিচাপে এটা মূল্য নিৰীক্ষণ নিৰীখ কৰি প্ৰতিমাহে যাতে সেইটো দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে সজাগতাটো আমি বিভাগীয় হিচাপেও কৰিছোঁ। আজি অনাতাঁৰ কেন্দ্ৰৰ পৰা আপোনাক অহাৰ কাৰণে ধন্যবাদ। আৰু এইখিনি কথা হয়তো নিশ্চয় প্ৰচাৰ আৰু প্ৰসাৰ আপোনালোকে যদি হ'ব বুলি আমি আশা ৰাখিছোঁ।
2: পথৰ দাঁতিত টেপটো খুলি থৈ দিয়ে যে পানীখিনি অহৰহ পৰিয়ে থাকে, যাতে সেইটো নহওক,
1: সেইটো কাৰণে আমাৰ অপচয় ৰোধ মানে পানী যিটো অপচয় ৰোধ, আৰু তাৰ কাৰণে কিছু জেগাত মানে শেহলৈ আমাৰ যিসকল উপভোক্তাই
2: নেপায়গৈ,
1: সেইটো কাৰণে আমি এৱাৰনেছ দিছোঁ, সজাগতা কৰিছোঁ। কিন্তু ৰাইজক সেই সজাগতাটোক আমি যিমানেই কৈছোঁ তথাপিতো ইমান আশানুৰূপ হোৱা নাই। তথাপিতো কিছু মানে ব্যক্তিয়ে, যিখিনি সচেতন ব্যক্তি, তেওঁলোকে সেইখিনি কথা সদায় মানে মানি চলিছে। আৰু যিসকলে পানী অপচয় কৰি আছে সেইখিনিয়ে এটা ইজাছ কমিটিয়ে কিছু কিছু স্কিমত তাৰ এটা মানে হেৰি ফাইন মানে বিধি ব্যৱস্থা কৰিছে, তেওঁলোকক যাতে কিবা এটা জৰিমনা ভৰাব পাৰে, সেইটো এটা মানে তেওঁলোকে কিছু কিছু স্কিমত পানী যোগান আঁচনিত এয়া এটা মানে হেৰি কৰিছে ব্যৱস্থা।
2: হয়, আমি সদায় জানিব লাগে যে পানীৰ স্তৰ লাহে লাহে আমাৰ কমি কমি গৈ আছে, ইতিমধ্যে বৰষুণো কমি গৈছে, গতিকে আমাৰ ৰাইজৰে অসুবিধা হ'ব। সেই অসুবিধা নহ'বৰ কাৰণেই নিশ্চয় আমাৰ সজাগতা বৰ দৰকাৰ। আৰু শ্ৰোতাসকল, আপোনালোকে নিশ্চয় শুনিলে, যদি আপোনালোকৰ কাষত কোনো টেপ যদি খোল খাই আছে, আপুনি যদি আমাৰ আকাশবাণী শুনি আছে, নিশ্চয় আপুনি টেপটো বন্ধ কৰি দিব। আৰু যদি আপুনি তেনেকৈ কিমান টেপ বন্ধ কৰিছে, কিমান সজাগতা কৰিছে, আপুনিও আমাক ফোনযোগে যোগাযোগ কৰি আমাক জনাবচোন। তেতিয়া আমি আকাশবাণীৰ জৰিয়তে আপোনাৰ নাম ঠিকনাসহ আমি আপোনাৰ কথা প্ৰচাৰ কৰিবলৈ আমি যত্ন কৰিম। আপুনি আজি এই বিষয়াজনে কোৱা কথাখিনি শুনিলে

0: আমিও আকাশবাণীৰ পৰা আজি ওলাই আহি ৰহাত উপস্থিত হ'লোঁ। খুব সুন্দৰ এটা পৰিৱেশ, আমি ভাবোঁ যে অকল পানী উত্তোলন কৰে আৰু খাবলৈ দিয়ে, সেইটো কথা আচলতে নহয়। পানী উত্তোলন কৰি সেই পানী পৰীক্ষা কৰি খোৱাৰ উপযোগী হয়নে নহয় এই ব্যৱস্থাটো কৰে।
1: ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত আমাৰ প্ৰতিনিধিয়ে লগ পাইছিল স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছনৰ লগত জড়িত এজন ব্যক্তি। তেখেতৰ নাম আসাদুল ইসলাম।
2: নমস্কাৰ, মোৰ নাম আসাদুল ইসলাম, মই BWC ব্লক ৱাইজ কোৰ্ডিনেটৰ হওঁ। আমি নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল, যিটো নগাঁও মুকলি PHED, তাৰে অন্তৰ্গত ৰহা ব্লকৰ আমি দুজনী আছোঁ, দিতিনাথ শৰ্মা আৰু মই। আমি ব্লক কোৰ্ডিনেটৰ হিচাপে কাম কৰি আছোঁ। আপোনাৰ ৱাটাৰ এণ্ড চেনিটেশ্যন, আমি দুটা পাৰ্টত কাম কৰোঁ, স্বচ্ছ ভাৰত মিছন আৰু জল জীৱন মিছন, আমি দুটা মিছনতে কাম কৰি আছোঁ। আমি ব্লক লেভেলত আপোনাৰ আমাৰ কিছুমান কাম থাকে, আমি SBMGৰ ক্ষেত্ৰত আমি এৱাৰনেছত আমি ধৰক ক্লিনলিনেছ ড্ৰাইভ, মানুহে চাফ চিকুণ
3: থাকিব লাগে,
2: আমি বিশুদ্ধ খোৱা পানী খাব লাগে, আমি অনাময় শৌচালয়খিনি আমি কেনেদৰে ইউজ কৰিব লাগে, হয় হয়, ক্ষেত্ৰত আমি কেতিয়াবা আমি এৱাৰনেছ কেম্পেইন কৰোঁ। আমি হেণ্ড ৱাশ্বিং প্ৰগ্ৰেমবিলাক আমি স্কুলেও কৰোঁ, যাতে ছাত্ৰবিলাকেও ঘৰত গৈ যাতে মাক দেউতাকক ধুনীয়াকৈ বুজাব পাৰে যে আমি একচুৱেলি বিশুদ্ধ পানী এনেকৈ খাব লাগে, আমি চাফ চিকুণকৈ থাকিলে আমি বেমাৰ আজাৰৰ পৰা বাচি
3: থাকিব,
2: মুকলিতে ফোচ কৰিব নালাগে, এইখিনি আমি কৰোঁ। প্লাছ লগতে অলপ আগতে দেখোন আমাৰ এজনে কৈছে, যোনজন নেকি আমাৰ সজল মিত্ৰ বুলি আমি কওঁ, স্কিমত পানী দিয়ে, তেওঁ কৈছে যে আমাৰ পানীৰ ক্ষেত্ৰত আমাৰ কিছুমান টেষ্ট কৰা হয়, যোনটো আমি ফিল্ড লেভেলত লগে লগে আমি ৰিজাল্ট পাওঁ, এইটো আপোনাৰ APTK টেষ্ট বুলি কয়, ফিল্ড টেষ্টিং কিট। এইটো আমাৰ প্ৰত্যেক মাহেকত প্ৰতিটো স্কিমত 5টাকৈ টেষ্ট কৰা হয় আৰু সেই টেষ্টটোৰ ৰিপৰ্টটো আপোনাৰ লগে লগে ওলায়। সেই ৰিজাল্টটো আমি অনলাইনতে আমি আপলোড দিওঁ, অনলাইনত সেই ৰিজাল্টটো পায় ষ্টেট লেভেললৈকে।
0: ধৰক এতিয়া পানীখিনি, এই পানী বটলখিনি আমাৰ সন্মুখত আছে,
2: হয়,
0: ইয়াতে সাধাৰণতে কি কি ওলাব পাৰে বাৰু?
2: মানে সেইটোৱেই, ইয়াত আমাৰ APTKৰ ক্ষেত্ৰত আমাৰ 9টা টেষ্ট কৰা হয়।
0: কি কি?
2: তাত আপোনাৰ pH টেষ্ট কৰা হয়, আইৰণ টেষ্ট কৰা হয়, তাত ক্লৰাইন টেষ্ট কৰা হয়, তাৰপাছত আপোনাৰ হেৰি আছে, ৰেচিডুৱেল ক্লৰিনেট আছে, সেইটো টেষ্ট কৰা হয়, নাইট্ৰেট টেষ্ট কৰা হয়, তেনেকৈ আপোনাৰ 9টা টেষ্ট কৰা হয় APTK টেষ্টৰ ক্ষেত্ৰত। আৰু বাকী ফ্লৰাইড আৰু আৰ্চেনিকখিনি আমি লেবত টেষ্ট কৰোঁ। মাৰাত্মক বস্তু আমাৰ পানীত থাকে, হয়তো আমি খালী চকুৰে দেখা নাপাওঁ, এই টেষ্টখিনি কৰিলে আমি জনসাধাৰণক আমি নিশ্চয় বুজাব পাৰোঁ।
0: হয়, এতিয়ালৈকে কি কি পাইছে আপোনালোকে বাৰু, অনুমান কিমান কি কি পায়?
2: আমাৰ যোনখিনি আমাৰ পানী যোগান আঁচনি আছে, পানী যোগান আঁচনিৰ ভিতৰত আমি একচুৱেলি তেনেকৈ আমি সিমান বেয়া বস্তু আমি পোৱা নাই, কাৰণ আমাৰ মাহেকীয়াত প্ৰত্যেকটো টেষ্ট আমাৰ হৈ থাকে। আমাৰ ইয়াত ধৰক প্ৰাইভেট চ'ৰ্চৰ পানীবিলাক যদি য'ত এতিয়ালৈকে আমাৰ স্কিম হোৱা নাই, তাত প্ৰাইভেট চ'ৰ্চৰ পানী টেষ্ট কৰিলে আমি এটা ডিফাৰেঞ্চ পাইছোঁ, তাত আইৰণটো আছে মানুহৰ ঘৰত, আইৰণটো পোৱা যায়, হয় হয়, যিটো হেণ্ডপাম্পৰ পানী মানুহৰ প্ৰাইভেট চ'ৰ্চৰ পানীবিলাকত, আৰু নহ'লে আমাৰ স্কিমৰ পানীত আমি আইৰণ আজিলৈকে আমি দেখা পোৱা নাই, কাৰণ এইটো আইৰণমুক্ত হয়। তাত আপোনাৰ ফিল্টাৰ মিডিয়া আছে, ধুনীয়াকৈ তাত ফিল্টাৰো কৰা হয়, মাজে মাজে ব্লিচিঙো দিয়া হয়, ব্লিচিংটো দৈনিক দিয়া হয়, তাত আপোনাৰ ব্লিচিংটো যে দিয়া হয়, ব্লিচিংটো দিয়াৰ কাৰণে তাত আপোনাৰ পানীটো বিশুদ্ধ হৈ থাকে, গতিকে
0: মুক্ত হয়,
2: হয় হয় হয়।
0: আৰু আৰু এটা কথা থাকে যে আমাৰ কেতিয়াবা কি হয়, এই টেপটোৰ তলতে গাঁও ধুইছে, কাঁহী বাতিও ধুইছে, তাকে আকৌ খোৱা পানীও নিছে, গতিকে এই কথাখিনিও চাগে আমি সজাগ কৰিবলগীয়া হয়।
2: এইটো আমাৰ একচুৱেলি আমি মাহেকত আমি কিছুমান আমাৰ এতিয়া আপোনাৰ সেই কিছুমান সজল বৈঠক হৈ আছে, আমাৰ এইটো আমাৰ ষ্টেটৰ পৰা নিৰ্দেশ দিছে আমাৰ সজল বৈঠক কৰিব লাগে, গতিকে আমি সজল বৈঠক কৰোঁ, মাজে মাজে গাঁও সভাও কৰা হয়, মাজে মাজে কিছুমান আমাৰ মিটিঙত আমি ধুনীয়াকৈ জনসাধাৰণক বুজাই দিওঁ যে আপোনালোকে এইটো একচুৱেলি অপব্যয় কৰিব নালাগে, আপোনালোকে এই বিশুদ্ধ খোৱা পানীৰ যিটো ব্যৱস্থা আমাৰ চৰকাৰে আপোনালোকক দিছে, এই পানীটো আপোনালোকে সদায় খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব লাগে, এইটো আপোনালোকে অপচয় কৰিব নালাগে, কাপোৰ কানি ধুব নালাগে, গা ধুব নালাগে, আপোনালোকে এইটো অনলি খোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব। আমি ধুনীয়াকৈ মানুহবিলাকক এৱাৰনেছ কৰোঁ, কিন্তু তাত আমি দেখিছোঁ মানুহবিলাকে কিছুমান জেগাত গুৰুত্ব দিছে, নিদিয়া নহয়, আৰু বহুত জেগাত এতিয়ালৈকে মানুহে ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে, পানীটো অপচয়হে বেছি কৰি আছে,
0: গতিকে এই ক্ষেত্ৰত আমি সজাগ সচেতন থকাটো খুব গুৰুত্বপূৰ্ণ হয়। শ্ৰোতাসকল, আপোনালোকে নিশ্চয় আজি শুনিলে জল জীৱন যি আপোনাৰ পজুলিত থকা যি পানী সুবিধা আছে, এই সুবিধাৰ পানী যাতে অপচয় নহয়, পানীখিনি যাতে কোনেও তাত গা নুধুৱে, ফুলনিত দিবলৈ ব্যৱহাৰ নকৰে, অকল খোৱা পানীতে যাতে ব্যৱহাৰ কৰে আৰু

0: আঁচনিৰ বিভিন্ন কথা বতৰা শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ৰহাৰ পানী যোগান আঁচনিৰ কাৰ্যালয়ত আমচুৰিৰ এজন যুৱক, তেওঁৰ নাম অৰূপ ডেকা। তেওঁৰ হাতত আমি মন কৰিছিলোঁ লৈ আহিছিল এটি খোৱা পানীৰ বটল, আৰু সেই বিষয়ে আমি সোধাত তেওঁ জনাইছিল যে এই পানী বটলটোৰ পানীখিনি তেখেতে পৰীক্ষা কৰিবৰ বাবে আনিছে আৰু সেই পানী মহখুলি পৰীক্ষাগাৰ কেন্দ্ৰত পৰীক্ষা কৰিব।
1: মই আমচুৰিৰ পৰা আহিছোঁ, মই এনে জি পি হয়, আমচুৰি জি পি হয় বালুগুচি গ্ৰাণ্ট স্কিমটো, তাৰপৰা মই পানী আজি অফিচত জমা দিবলৈ আহিছোঁ। আমাৰ প্ৰতি মাহে মাহে পানী টেষ্টিং হৈ থাকে, গুণাগুণ মানদণ্ড আমাৰ পৰীক্ষা কৰি থকা হয়, সেইটো কাৰণে আজি মোৰ পানী মানে ইয়াত জমা দিবলৈ আহিছিলোঁ।
2: পানীখিনি এনেকৈ টেপৰ পৰা খুলি লৈ আহিছে নে কিবা অনা নিয়ম এটা আছে?
1: অনা নিয়ম মানে টেপৰ পৰা খুলিও লৈ আনিছোঁ আৰু আমাৰ যিটো ৰ' ৱাটাৰ আছে সেইটোও লৈ আনিছোঁ, ক্লিন ৱাটাৰো লৈ আনিছোঁ আৰু আমাৰ যিবিলাক কনজিউমাৰ আছে তেওঁলোকৰ ঘৰৰ পৰাও আমি লৈ আনিছোঁ।
2: তাৰমানে পানীটো খোৱাৰ উপযোগী হয় নে নহয় তাক পৰীক্ষা কৰা হ'ব, কিমান দিনৰ মূৰে মূৰে কৰে?
1: এইটো প্ৰতি মাহে মাহে কৰাৰ ব্যৱস্থা কৰিছে।
2: হয়, ধৰক এইটো পানীটো খোৱা উপযোগী হ'ব নে নহয় কিমান দিনৰ পিছত ৰিজাল্টটো দিব আপোনাক?
1: এইটো খুব সোনকালে ৰিজাল্টটো দিয়ে, এইটো অনলাইন যোগেদি ৰিজাল্টবিলাক দি দিয়ে।
2: ধৰক ক'লে যে কিবা এটা মিছ হৈ আছে তেতিয়া কি কৰিব?
1: তেতিয়া সেইটো বিভাগে যিটো যেনেকৈ কৰিব দিয়ে আমি তেনেকৈ ব্যৱস্থাটো ল'ব লাগিব।
2: হয়, আপোনাৰ ৰুটিনত কিমান গ্ৰাহক আছে?
1: 70 প্লাছ আছে।
2: সকলোৱে নিয়মীয়াকৈ পানী পায়নে?
1: সকলোৱে পাই আছে,
2: জল জীৱন মিছনৰ পানী নহয়?
1: হয় হয় হয়।
2: কিমান সময়ত দিয়ে আপোনালোকে?
1: আমি ৰাতিপুৱা 7 বজাৰ পৰা দিওঁ আৰু কেতিয়াবা লাইনৰ যদি কিবা হেৰি নাথাকে তেতিয়াহ'লে আমি প্ৰপাৰ টাইমতে দিওঁ, কেতিয়াবা লাইনটোত পানী দিয়া সময় নাথাকে তেতিয়া অলপ আগা পিছা হয় আৰু এটা এটা পাইলনত এঘণ্টাকৈ দি দিওঁ।
2: হয়, আৰু এই পানীখিনি চাগে নিশ্চয় আগতীয়াকৈ উঠাই আপুনি চাগে ৰিজাৰ্ভ কৰিবলগীয়া হয়?
1: হয় হয়, ৰিজাৰ্ভ কৰিবলগীয়া হয়।
2: কেইটা ফিল্টাৰিং হয় আপোনাৰ?
1: যিটো এটা এনে ফিল্টাৰটো এটাই আছে, প্ৰথমৰ ওপৰত আমাৰ পানীটো ফিল্টাৰ হয়, পানীটো ফিল্টাৰ হৈ পেলাই তললৈ আহে, ইউজিয়ালৈ আহে, ইউজিয়াৰ পৰা আমি আকৌ পানীটো ওপৰত উঠাই থৈ দিওঁ, যেনেকৈ লাইনৰ কেতিয়াবা অসুবিধা হয় সেইটো কাৰণে আমি আগতীয়াকৈ পাৰিলে কেতিয়াবাও ষ্ট'ৰ কৰি থৈ দিওঁ।
2: আৰু সজাগতাৰ কাৰণে কি কৰে যে টেপটো খোল খাই আছে নে কি, ক'ৰবাত লিক হৈছে নে কি আমাক জনাব, এনেকুৱা কি কৰে আপুনি? এৱাৰনেছটো
1: আমি যিমান পাৰোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ, কাৰণ যিসকল মানে সজাগ ব্যক্তি আছে তেওঁলোকে পানীখিনি অপচয় কৰা দেখা পোৱা নাই, আমি পানীখিনি সঠিক ব্যৱহাৰ কৰি আছে আৰু নিৰ্দিষ্ট সময়ত টেপটো খোলে, নিৰ্দিষ্ট সময়ত আকৌ পানীটো বন্ধ কৰি দিয়ে মানে চিনটেক্সটো ভৰ্তি হোৱাৰ লগে লগে। আৰু কিছুমান কেতিয়াবা আমি তেনেকৈ আমি ভবামতে তেনেকুৱা হোৱা নাই, আমি যিমান চেষ্টা কৰিছোঁ যদিও কিমান আশা কৰা মানে মতে আমি পোৱা নাই।
2: আমাৰ জনসাধাৰণৰ সজাগতাটো বৰ দৰকাৰ।
1: হয়, নিশ্চয় নিশ্চয় জনসাধাৰণৰ সেই মানে সজাগতাটো দৰকাৰ, কাৰণ আমি এইটো খোৱা পানী হয় গতিকে আমি তাক ছেভ কৰিবলৈ চেষ্টা কৰিব লাগে, অপচয় নকৰি আমি যাতে সকলোৱে পানী নিয়মকৈ পাব পাৰোঁ, কাৰণ ইয়াত এজনে যদি পানীখিনি খুলি থৈ দিয়ে হয়তো ওচৰৰ মানুহজনে পানী নাপাবও পাৰে, গতিকে সেই পানীটো আমি বন্ধ কৰি ওচৰৰ মানুহ ঘৰে যাতে পানী পায় তাৰ এটা ব্যৱস্থা আমি সকলোৱে চিন্তা কৰিব লাগে।
2: কেতিয়াবা তাতে পাইপ এডাল লগাই গাড়ীখন ধুৱে?
1: নিশ্চয় তেনেকুৱা দেখা পোৱা যায়, আমি দেখা পাওঁ, কেতিয়াবা আমি কওঁ, কিন্তু সদায় একেটা কথাকে ক'বলৈও বেয়া লাগে। আমি তেনেকৈ প্ৰথম অৱস্থাত তেনেকুৱা হৈছিলে, চিনটেক্সটো ভৰ্তি হৈ যায় খুব সোনকালে, চিনটেক্সটো ভৰ্তি হৈ যায়, চিনটেক্সটো ভৰ্তি হোৱাৰ পাছত কি কৰে তেওঁলোকে দীঘল পাইপ এডাল লগাই দি গাড়ীখন বা স্কুটাৰখন দি থাকে বা পানপুলিত পুখুৰীত তেনেকৈ পেলাই থকা দেখা পাওঁ, কিন্তু আমি ৱেৰনেছটো যিমান কৰিছোঁ এতিয়া সেইবিলাক খুব কমি গৈছে, তেওঁলোকে পানী এতিয়া সৎ ব্যৱহাৰ কৰিবলৈ সকলোৱে চেষ্টা কৰিছে আৰু গম পাইছে এইবাৰ খৰালি দিনত তেনেকুৱা পানী সকলোৱে অসুবিধা হৈছে, গতিকে আমি সেইবিলাক কথাও তেওঁলোকক এৱাৰনেছটো আনিছোঁ তেওঁলোকৰ মাজত যাতে তেওঁলোকে পানীখিনি অপচয় নকৰে, যাতে সেই বিশুদ্ধ পানীখিনি খোৱাৰ কামতে ব্যৱহাৰ কৰে।
2: হয়, আপোনাৰ কোন কোন অঞ্চল বুলি কৈছিলে?
1: এইটো আমচুৰি হয়, আমচুৰি জি পি, কিন্তু বালুগুচি গ্ৰাণ্ট স্কিমটোৰ নাম বালুগুচি গ্ৰাণ্ট।
2: আমি এই আমচুৰি আপোনাৰ অঞ্চলৰ শ্ৰোতাসকলক ক'ব খুজিছোঁ আপুনিও এখেতৰ এই কামত সহায়ৰ হাত আগবঢ়াব, যদি টেপ ভাগিছে, পাইপ ফাটিছে, যদি পানীৰ কিবা অসুবিধা দেখিছে নিশ্চয় তেখেতক ফোন কৰি লগে লগে জনাব, তেতিয়াহে হয়তো আমি এই চৰকাৰী জল জীৱন মিছনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী সফল ৰূপায়ণ হ'ব বুলি আমি ক'ব খোজোঁ, নহয় জানো? আৰু আপোনাকো এইখিনি কথা কোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৰূপ চন্দ্ৰ ডেকাদেৱ, আপোনাক আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাবোঁ পৰৱৰ্তী সময়ত শ্ৰোতাসকলে বা গাঁৱৰ জনসাধাৰণে আপোনাক যথেষ্ট সহায়
1: আৰু ধন্যবাদ। আৰু এই সুযোগতে মই আপোনালোকক তথা আপোনালোকৰ আকাশবাণী চেণ্টাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই এই মাধ্যমৰ যোগেদি সকলোকে সজাগ হ'বলৈ অনুৰোধ কৰিম আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, আমচুৰিৰ বিভিন্ন অঞ্চলত এতিয়াও ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে। আৰু এই প্ৰসংগত আমি লগ পাইছিলোঁ আমচুৰিৰ অভিজিৎ পাটৰক। তেওঁ জলজীৱন মিছনৰ পানী যোগান আঁচনিৰ সুবিধা নাই বাবে ৰহা পানী যোগান আঁচনিলৈ আহিছে আৰু গাঁৱত জলজীৱন মিছনৰ সুবিধাৰ বাবে আবেদন কৰিব বিচাৰিছে। এয়া তেখেতৰ লগত হোৱা কথা বতৰা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিৎ পাটৰ। মানে বহুত সমস্যা পানীৰ কাৰণে, আপোনাৰ মেলেৰিয়া চেলেৰিয়া আপোনাৰ যি থাকে বাৰু, এইবিলাক মানে বহুত অসুবিধা হয়। আৰু আপোনাৰ নাদৰ পানী খায়, আপোনাৰ মানে বহুত বেমাৰো দেখিছোঁ, আৰু যাতে আপোনাৰ মানে আৰু ভৱিষ্যতে যাতে নহওক সেইটো কাৰণে মই আপুনি এইটো আবেদন কৰিছোঁ। মই মানে আপোনাৰ গাঁৱতো কমচে আপোনাৰ 300-400 মানুহ আছে, আপোনাৰ সেয়া মানুহতো আপোনাৰ বৰিং দমকল একো নাই, আপোনাৰ নাদৰ পানী খায়, আপোনাৰ বহুত অসুবিধা হয়, আৰু যাতে মানুহ মানে হেৰি অসুবিধা হৈ যায়।
2: জলজীৱন আঁচনি
1: সুবিধা এটা দিয়ে যাতে আগৰ মাটি খাজানা দিয়া হৈছে, আপোনাৰ জবাপঞ্জী দিয়া হৈছে, আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ চহী লৈছে, আপোনাৰ গাঁৱৰ সভাপতি হেৰি লোৱা হৈছে, চহী লোৱা হৈছে, আপোনাৰ গোটেই ডকুমেণ্টছ লোৱা হৈছে।
2: তোমালোকৰ তাতো এটা জলজীৱন আঁচনিৰ খোৱা পানী যোগান ধৰাৰ সুবিধা কৰি দিয়ে,
1: অসুবিধা কৰি দিয়ে যাতে আমাৰ অসুবিধা অলপ হেৰি দূৰ হয়।
2: কোন জনবসতি তাত আছে? বড়ো, কাৰ্বি, তিৱা?
1: আপোনাৰ কম আপোনাৰ বড়ো জাতি আদিবাসী আদি আপোনাৰ আদিবাসী লোকৰ আছে, কাৰ্বি আছে, তিৱা আছে, কাৰ্বিও আছে আপোনাৰ তাৰ, আপোনাৰ আছে জাতি আপুনি আছে ভোট আধাৰ।
0: শ্ৰোতাসকলে ইমান পৰে আজিৰ অনুষ্ঠানত ৰহা পানী যোগান আঁচনিৰ কাৰ্যালয়ত লগ পোৱা কেইবাজনো ব্যক্তিৰ সৈতে হোৱা কথা বতৰা শুনিলে। ইয়াৰ উপৰি আমি পানী যোগান আঁচনিৰ গুৰুত্ব সম্পৰ্কেও আজিৰ অনুষ্ঠানত বহু কথা জানিলোঁ। সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ বাবে, কিন্তু অনুষ্ঠানৰ শেষত জনাওঁ যে আপোনাৰ অঞ্চলত আপোনালোকে বাৰু বিশুদ্ধ খোৱাপানী পান কৰি আছেনে, বিশুদ্ধ খোৱাপানীৰ বিষয়ে আপোনালোক সজাগ হয়নে, এই বিষয়ে আমাক জনাবলৈ নাপাহৰিব, কাৰণ বিশুদ্ধ পানী পান নকৰাৰ ফলত বহুতো বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। এই বিষয়ে আমাক জনাব 9435053214 এই নম্বৰত। পুনৰ কৈছোঁ, 9435053214 এই নম্বৰত। আজিলৈ সময় হ'ল আজিৰ অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। প্ৰযোজনা আছিল বেনৰী ইজুঙৰ। ইমানতে অনুষ্ঠান সামৰিছোঁ আৰু শেষত জুবিন গাৰ্গৰ গীত এটি আগবঢ়াইছোঁ। নমস্কাৰ।

0: মই নির্মালী দেবী বৰা আহি আছো আপোনালোকৰ মাজলৈ 13 জুলাই সোমবারে দিনৰ 10 বজাত কথা পাতিম আপোনালোকৰ লগত।
1: সপোন সপোন লাগে।
2: ইচ্ছুক শ্রোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনোৱা হওক কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতেই এয়া ভূপেন হাজৰিকা।

0: অনুষ্ঠানত এবাৰ শিল্পীৰ কণ্ঠৰ আন এটি গীত।
1: শিহুটো ওলোৱা দি বিহুটো ওলাই আহিব চুৰি।

0: হেল্ল'
1: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
0: আকৌ
1: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
2: 10 লাখ দিয়ক, বাচি যাব।
3: ছাৰ, ইমান ক'ত পাম?
2: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
3: ছাৰ, 2 লাখ?
4: কি হ'ল দেউতা?
3: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
1: আৰে,
3: কাটি দিলে?
4: ভয় নাখাব দেউতা, ডিজিটেল এৰেষ্ট বুলি একো নাই, এইবোৰ হৈছে প্ৰবঞ্চনা।
3: প্ৰবঞ্চনা?
4: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
3: তেন্তে পইচা হেৰুৱাবা।
5: RBI কয়,
6: জানি লওক, সতৰ্ক হৈ ৰওক।
7: শ্ৰোতাই গীত শুনিছে আকাশবাণী নগাঁৱৰ পৰা। এইখিনিতেই শ্ৰোতাসকলক জনাই থওঁ যে ৰাইজৰ সেৱাত চৰকাৰী আঁচনি মাহেকীয়া অনুষ্ঠানটিত কাইলৈ দিনৰ 10 বজাত শুনিবলৈ পাব মীনপালন সম্পৰ্কীয় কথা বতৰাৰ এটি অনুষ্ঠান। ইয়াত ভাগ ল'ব নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে।

প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠান শুনি ভাল পোৱা বুলি মেছেজ কৰিছে খুটিকটীয়াৰ মনোৰাজ খোৱা আৰু দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই। অশেষ ধন্যবাদ।

প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠান শুনি ভাল পোৱা বুলি মেছেজ কৰিছে খুটিকটীয়াৰ মনোৰাজ খোৱা আৰু দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই। অশেষ ধন্যবাদ দুয়োলৈ আমালৈ মেছেজ কৰাৰ বাবে। যদি আমাৰ অনুষ্ঠান শুনি ভাল পাইছে, আমালৈ আপোনালোকে মেছেজ যোগে

খুটিকটীয়াৰ মনোৰাজ খোৱা আৰু দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই। অশেষ ধন্যবাদ দুয়োলৈ আমালৈ মেছেজ কৰাৰ বাবে। যদি আমাৰ অনুষ্ঠান শুনি ভাল পাইছে, আমালৈ আপোনালোকে মেছেজ যোগে অথবা ফোনযোগে আপোনালোকৰ বাৰ্তা পঠিয়াব পাৰে।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিছু সময়ৰ পাছত বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্প পত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে অভিলাষী চিন্তা কৰিছে। জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ উন্নতমানৰ অত্যাধুনিক প্ৰেক্ষাগৃহসহ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে আৰু এই সাংস্কৃতিক কেন্দ্ৰসমূহত নিয়মীয়াকৈ সংগীত, নৃত্য, নাটক আৰু আনুষংগিক পাঠ্যক্ৰমৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বিষয়টো পুঁজি আবণ্টন সাপেক্ষে যথাসময়ত বিবেচনা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিধায়ক বেবী বেগমে উত্থাপন কৰা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে যোৱা বছৰ 16 নৱেম্বৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা স্থানৰ উন্নয়ন আৰু ৰূপান্তৰৰ উদ্দেশ্যে এটা প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ পৰ্যালোচনা, চূড়ান্তকৰণ আৰু চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিয়ে প্ৰয়োজনীয় ক্ষেত্ৰ পৰ্যায়ৰ মূল্যায়নৰ কাম হাতত লৈছে আৰু আন্তঃগাঁথনি তথা স্মৃতিসৌধৰ উপাদানসমূহৰ ধাৰণা প্ৰস্তুত আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে যোৱা 6 মাৰ্চত এখন সভা অনুষ্ঠিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে সোণাপুৰৰ সমাধিস্থলীত 10 বিঘা ভূমি জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক হস্তান্তৰ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ জুবিন ক্ষেত্ৰত পকী চাৰিসীমা নিৰ্মাণৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 319,75,000 টকা অনুমোদন জনাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ডিব্ৰুগড়ৰ উদ্যোগত কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ হিতাধিকাৰীসকলক অনুদান বিতৰণ কৰা হয়। অনুষ্ঠানত মুঠ 113টা আত্মসহায়ক গোট আৰু 53গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী, জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অনুসূচিত জাতিৰ জনগোষ্ঠীসমূহৰ বহনক্ষম জীৱিকা, আত্মনিয়োগ, দক্ষতা বিকাশ আৰু আৰ্থসামাজিক সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই আঁচনি ৰূপায়ণ কৰা হৈছে। আজি ৰাষ্ট্ৰীয় মীন পালন দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয় সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেদিয়েন খলাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেদিয়েন খলাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষি বতৰৰ সামৰণিৰ পিছত প্ৰতিবছৰে জয়ন্তীয় সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি, মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত প্ৰচুৰ শস্য উৎপাদনৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উৎসৱৰ জৰিয়তে তেওঁলৈ আগবঢ়োৱা আন্তৰিকতাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জয়ন্তীয় সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ

0: আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি উল্লেখ কৰে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পে 60 মিনিটত আৰু উছমান ডেম্বেলে 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH बेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी। समग्र स्वास्थ्य सेवाएं अब आपकी पहुंच में है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान RRIH गुवाहाटी में विशेषज्ञ चिकित्सकों द्वारा व्यक्तियों और परिवारों के लिए व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र देखभाल प्रदान की जाती है। कुछ चयनित रोग स्थितियों के लिए विशेषज्ञ चिकित्सक बेहतर स्वास्थ्य प्रबंधन हेतु परामर्श सेवाएं भी उपलब्ध कराते हैं। पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जांच सेवाओं का भी लाभ मिल सकता है। किफायती और सरकारी सहयोग प्राप्त स्वास्थ्य सेवाएं अब आपके लिए उपलब्ध है।
3: RRIH बेटापारा गुवाहाटी।
2: यह संदेश जनहित में जारी।
1: आकाशवाणी गुवाहाटी महाबाहु। खंतिक पिछते অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। আহক আমি এতিয়া পোনে পোনে যাওঁ অসম বিধানসভাৰ মজিয়ালৈ। তাত উপস্থিত আছে ইন্দ্ৰজিৎ দাস।
4: ধন্যবাদ ময়ূৰী দত্ত। নমস্কাৰ শ্ৰোতাসকল, অসম বিধানসভাৰ মজিয়াৰ পৰা সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰৰ সৈতে মই ইন্দ্ৰজিৎ দাস আপোনালোকক পোনে পোনে অসম বিধানসভাৰ মজিয়ালৈ লৈ আহিছোঁ। অসম বিধানসভাৰ মজিয়াত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ বাবে। ইয়াৰ পূৰ্বে তেওঁলোকে লেখা দুণ্ডান দাখিল কৰিছিল ইয়াৰ পূৰ্বৰ চৰকাৰখনে, কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত আজিৰ দিনটোত বহু প্ৰত্যাশিত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকাল অসম চৰকাৰৰ, এই কাৰ্যকালৰ বাবে তেওঁলোকে আশা কৰা মতে অহা 5 বছৰৰ বাবে তেওঁলোকে এক পৰিকল্পনা যুগুত কৰিব। তেওঁলোকে কিদৰে অসমখনক উন্নয়নৰ দিশলৈ লৈ যাব পাৰি, অসমখনক উন্নয়নৰ দিশলৈ দ্ৰুতগতিত লৈ যোৱাৰ বাবে বিনিয়োগ বৃদ্ধি কৰা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, শিক্ষা স্বাস্থ্য সকলো খণ্ডতে উন্নয়নৰ এক নতুন ৰূপৰেখা আজিৰ এই বাজেটত হয়তো প্ৰতিফলিত হ'ব, তেনেকুৱা এটা আশা কৰা গৈছে। আজি কাৰিকৰী দিশত আমাক সহযোগ কৰিছে বিজয় দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু ৰামজিৎ দৈমাৰীয়ে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে, কিন্তু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে। গতিকে অসমৰ বিভিন্ন ঠাইৰ পৰা এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকলক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু যিসকল শ্ৰোতাই নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত শুনি আছে, কোনোবাই হয়তো FM শুনি আছে 101.6 মেগাহাৰ্টজত, ৰাতিপুৱাৰ সময়ত এনেও আকাশবাণী নগাঁও আৰু তেজপুৰ কেন্দ্ৰই আমাৰ অনুষ্ঠান ৰিলে কৰি শুনায়। গতিকে সমগ্ৰ অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা বিদেশৰ পৰাও যিসকলে এপত শুনি আছে অনুষ্ঠান, তেওঁলোকক সকলোকে আমি আদৰণি জনাইছোঁ। আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰী, পৰিৱেশ আৰু বন বিভাগৰ তেখেত দায়িত্বত আছে জয়ন্ত মল্ল বৰুৱা, তেখেতে আজি বাজেট উত্থাপন কৰিব। খন্তেক সময় পূৰ্বে তেখেত বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিছে। আমি দেখিবলৈ পাইছোঁ পাটৰ চুৰিয়া আৰু কুৰ্তা পৰিধান কৰি তেখেতে প্ৰৱেশ কৰিছে। তেখেতে

0: হাফ কোট এটা পৰিধান কৰিছে, যিটো পৰম্পৰাগত বস্ত্ৰৰে তৈয়াৰ কৰা। আৰু আমি দেখিবলৈ পাইছোঁ এখন মুগাৰ গামোচা, তাত কিছু পৰম্পৰাগত মটিফ বা পৰম্পৰাগত কিছু ডিজাইন আমি দেখিবলৈ পাইছোঁ। এতিয়া জয়ন্তমল্ল বৰুৱাদেৱে বাজেট দাখিল কৰিব, পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ।
1: ওম গণেশায় নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। অধ্যক্ষ মহোদয়, এই বছৰটোত অসমৰ জনসাধাৰণৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এই বছৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপন কৰি আছোঁ। সেই অমৰ কণ্ঠস্বৰে অসমৰ আত্মা, মানৱতা আৰু সম্প্ৰীতিৰ বাণী সমগ্ৰ বিশ্বতে বিয়পাই দিছিল। মানুহে মানুহৰ বাবে শীৰ্ষক তেওঁৰ যুগজয়ী গীতে আমাক সদায় সোঁৱৰাই দিয়ে যে ৰাজহুৱা জীৱন দয়া, মৰ্যাদা আৰু জনসাধাৰণৰ সেৱাত প্ৰতিষ্ঠিত হ'ব লাগে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত সুশাসনৰ চিৰন্তৰ নীতি সন্দৰ্ভত এইদৰে উল্লেখ আছে, প্ৰজা সুখং সুখং ৰাজ, প্ৰজানংশ হিতে হিতম, নাপ্নপ্ৰিয়া হিতম ৰাজ, প্ৰজানামটো প্ৰিয়ম হিতম। ইয়াৰ অৰ্থ হৈছে শাসকৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে, শাসকৰ কল্যাণ প্ৰজাৰ কল্যাণতে নিহিত হৈ থাকে। সেয়ে কেৱল শাসকৰ ব্যক্তিগত সুখ দিয়ে সেয়া প্ৰকৃত অৰ্থত কল্যাণকৰ নহয়। প্ৰজাৰ বাবে যি কল্যাণকৰ আৰু প্ৰিয়, সেয়াই শাসকৰ বাবে প্ৰকৃতাৰ্থত কল্যাণকৰ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছোঁ। বিগত এটা দশকত অসমে অস্থিৰতাৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক

পাহাড়িয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। যোৱা নিৰ্বাচনত জনসাধাৰণে প্ৰদান কৰা ঐতিহাসিক জনাদেশে অৰ্পণ কৰা গভীৰ দায়বদ্ধতাৰে এই বাজেট দাখিল কৰা হৈছে। এই বাজেট কেৱল চলিত বিত্তীয় বৰ্ষতে সীমাবদ্ধ নহয়, ই আগন্তুক পাঁচ বছৰৰ বাবে এক স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কৰ্মপন্থা নিৰ্ধাৰণ কৰিছে। আমাৰ দৃঢ় সংকল্প হৈছে যে অসমত জন্ম লাভ কৰা আটাইতকৈ দুৰ্গম গাঁও আৰু দৰিদ্ৰতম পৰিয়ালৰ শিশুটিও যাতে 2047 চনৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত নিজৰ আকাংক্ষাক বাস্তৱিত ৰূপায়িত কৰাৰ বাবে সমান সুযোগ, আত্মবিশ্বাস আৰু গৌৰৱান্বিত হ'ব পাৰে। অধ্যক্ষ মহোদয়, ভাষণৰ আৰম্ভণিতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি থকা তেখেতৰ বিশেষ গুৰুত্ব আৰু দৃঢ় সংকল্পৰ বাবে অসমত আজি আত্মবিশ্বাস, সংযোগ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ সুযোগ্য নেতৃত্বত অসমে আজি ভাৰতবৰ্ষৰ 31 নীতিৰ প্ৰধান স্তম্ভলৈ পৰিগণিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ ভিতৰত বিকাশৰ অন্যতম চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাতাৱৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ মাৰ্গদৰ্শনত সমগ্ৰ ৰাজ্যখনৰ উন্নয়ন, বিনিয়োগ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে ৰাজ্যখনৰ বিত্তীয় ৰূপান্তৰণৰ দিশত আগবঢ়োৱা অবিৰত অনুপ্ৰেৰণা আৰু সমৰ্থনৰ বাবে মই মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীকো প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই ৰাজ্যখনৰ শান্তি আৰু নিৰাপত্তা, কল্যাণ, আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ গৈছে। প্ৰশাসনৰ সঁহাৰি আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি তাক বিগত পাঁচ বছৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিয়ে প্ৰমাণ কৰিছে। বিগত পাঁচ বছৰত অসমৰ উল্লেখযোগ্য পৰিৱৰ্তনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু অবিচল কৰ্মনিষ্ঠাক প্ৰতিফলিত কৰে। তেখেতৰ দৃষ্টিভংগীৰে চিৰন্তৰ সংস্কৃত জ্ঞানৰ এক লগত এনেদৰে সংগতি ৰাখে, উদ্যমিত হি সিদ্ধি আন্তি, কাৰ্যনী ন মনোৰথ, ন হি সুপ্তস্য সিংহস্য প্ৰৱেশতি মুখে মৃগা। অৰ্থাৎ কাম কেৱল প্ৰচেষ্টাৰে সফল হয়, ইচ্ছাৰে নহয়, শুই থকা সিংহৰ মুখলৈ চিকাৰ নাহে। গতিকে সেই একে নীতি আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। এই মনোভাৱেৰে তেখেতৰ অসমৰ ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখিবলৈ আমাক উদ্বুদ্ধ কৰিছে। এই দৃষ্টিভংগীত ঋগ্বেদীয় আদৰ্শ অনুৰণিত হয়, বৃহৎ বদেম বিদতে সুবিধা। আমি শক্তিশালী আৰু সক্ষম লোকৰ মাজত মহৎ লক্ষ্যলৈ চেষ্টা কৰিব পাৰোঁ আৰু গৌৰৱেৰে কথা ক'ব পাৰোঁ। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, অসমৰ ৰূপান্তৰৰ যাত্ৰা এনে এক সময়ত আগবাঢ়িছে যি সময়ত বিশ্ব অৰ্থনীতি ভূ ৰাজনৈতিক উত্তেজনা, অস্থিৰ পণ্য মূল্য আৰু পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিৰ বাবে অনিশ্চয়তাৰ মুখলৈ গৈ আছে। অসমৰ অৰ্থনীতি সুস্থিৰ আৰু স্থিতস্থাপক হৈ থাকিলেও ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিত্তীয় শৃংখলা, ৰাজহুৱা সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিগত এটা দশকত অসমৰ বিত্তীয় যাত্ৰা অতিশয় উল্লেখনীয় হৈ উঠিছে। 2025-26 বৰ্ষৰ বাজেটৰ আকাৰ প্ৰায় তিনিগুণ বৃদ্ধি হৈ 2,82,00,000 টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণৰ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্ৰতিফলিত কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা অভিলেখ সংখ্যক 85%লৈ বৃদ্ধি পাইছে। এনে উন্নয়ন এতিয়া জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে।

জনমুরি আয় ২০১৫-১৬ বর্ষত ৬০,৮১৭ টকাৰ পৰা তিনিগুণ অধিক বৃদ্ধি হয় ২০২৫-২৬ বর্ষত ১৮৫,৪২৯ টকা হৈছে। এই পরিসংখ্যয় সূচায় যে অসমৰ বিকাশ যাত্রা অধিক বিস্তৃত আৰু অন্তর্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক রূপায়ণ, প্রযুক্তি নির্ভর সুশাসন আৰু ধাৰাবাহিক অর্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ ২০১৫-১৬ বৰ্ষত ১২,৮৪৮ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৩৯,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ রাজহ প্রাপ্তির ক্ষেত্রত নিজা উৎস রাজহর অংক ২০১৫-১৬ বৰ্ষত ৩০ শতাংশৰ পৰা বৃদ্ধি পায় ২৫-২৬ বৰ্ষত ৩৬ শতাংশ হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনির্ভরতা শক্তিশালী করার উদ্দেশ্যে ২০৩১ চনৰ ভিতৰত নিজা উৎসৰ ৰাজহৰ বৰঙণি ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্তীয় আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ ৩.১২৮ শতাংশৰ পৰা ৩.২৫৮ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় ৫০,০০০ কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় ২০১৫-১৬ বৰ্ষত ২,৯৫১ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ২৬,৫৩১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও ১০ শতাংশ বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহিঃসাহায্যপ্ৰাপ্ত ইএপিৰ পৰিহৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় ৭,৫০০ কোটি টকাৰ ৯টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিহৰ ৭ গুণলৈকে অধিক বৃদ্ধি পায়, প্ৰায় ৫৩,০০০ কোটি টকাৰ ৫১টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় ৩,৭৪৮ কোটি টকাৰ পৰা বৃদ্ধি পাই ১৪,৪০০ কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ ৬,০০০ কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। ২০২৫-২৬ বৰ্ষত ঋণ আৰু জিএছডিপিৰ অনুপাত ২৪.৮১ শতাংশ হৈ আছে, যি এফআৰবিএমৰ ৩২ শতাংশ সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহ উল্লেখনীয়ভাৱে উন্নত হৈছে। ২০১৬ বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত ৪১.১০ শতাংশৰ পৰা বৃদ্ধি হৈ ২০২৬ চনৰ মাৰ্চত ৭৩.৫২ শতাংশ হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশিৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে। অধ্যক্ষ মহোদয়, বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। এতিয়া মই আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰ ধাৰণাত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰিবলৈ ওলাইছো। ২০২৬-২৭ বৰ্ষৰ বাবে নিৰ্ধাৰিত এই ১৮খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত ২,০০,০০০ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে ১,০০,০০০ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত ৫ বছৰত ১,৬৪,০০০ তকৈ

অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, স্বাস্থ্য সুনিশ্চিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোর্স গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূৰাজক কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা, সামগ্ৰিক কল্যাণ সাধনা। অধ্যক্ষ মহোদয়, আমি বিশ্বাস কৰোঁ যে যোগ্যজনৰ কল্যাণ সাধন কৰাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়, কল্যাণৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা দৃষ্টিভংগী, সততা আৰু নৈতিক প্ৰমূল্যসমূহকো সুদৃঢ় হ'ব লাগিব। এই উদ্দেশ্য আগত ৰাখি আমি অতি প্ৰণালীবদ্ধভাৱে এলানি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আধাৰ ভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা DBT স্কিমছৰ অধীনত একত্ৰিত ডিজিটেল হিতাধিকাৰী গাঁথনিৰ জৰিয়তে সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমুখী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেওঁলোকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক

কল্যাণমূলক আঁচনিসমূহৰ এই পবিত্ৰ সদনে নিশ্চয় শলাগ ল'ব। মই এই কল্যাণমূলক আঁচনিসমূহৰ বাবে বিভিন্ন অনুদানৰ অধীনত 6,000 কোটি টকাতকৈ অধিক ধনৰ আবণ্টনৰ প্ৰস্তাৱ লৈছো। সবল আন্তঃগাঁথনি, সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা। অধ্যক্ষ মহোদয়, শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সামন্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেরুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমমালা 1, 2 আৰু 3ৰ অধীনত 20,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4ৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে আন 800 কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰি প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3,197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু 4,997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাঞ্চলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাঞ্চলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে
2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বতে শিলচৰৰ দলুত 2134 কোটি টকীয়া গ্ৰীণফিল্ড বিমান বন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এতিয়াৰ 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত এতিয়াৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতিকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। শক্তিৰ আত্মনিৰ্ভৰতা, সেউজ বিকাশৰ যাত্ৰা, বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশেই ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনতা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। আমি অসমৰ বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বিদ্যুৎ খণ্ডই এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে। জলবিদ্যুৎ, সৌৰ শক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা। এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলোভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170.32 কোটি টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ 2টা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আনন্দৰে ঘোষণা কৰিছোঁ, 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰিডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2
2 মেগাওয়াট ক্ষমতা সম্পন্ন 11টা

62 শতাংশলৈ হ্ৰাস পাইছে। মুঠ প্ৰজনন ক্ষমতাৰ হাৰ 1.9লৈ নিম্নগামী হৈছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ সৈতে সংগতিপূৰ্ণ হৈ পৰিছে আৰু পৰিয়াল পৰিকল্পনাৰ অপূৰ্ণ হৈ থকা চাহিদাৰ হাৰ 7.4 শতাংশলৈ হ্ৰাস পাইছে। এই গতিশীলতাক বজাই ৰাখিবলৈ মই গৌৰৱেৰে প্ৰস্তাৱ কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM নে সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে সমগ্ৰ দেশৰ ভিতৰত এনেধৰণৰ এইটোৱেই হ'ব প্ৰথম পদক্ষেপ য'ত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। আমাৰ চাব চেণ্টাৰসমূহত একোজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব যিয়ে চাব চেণ্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব। ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ, ৰোগ নিৰ্ণয়, ঔষধ সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম। সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব। আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্তত 100খনকৈ 50খন বিচনাযুক্ত FRU থাকে সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6814গৰাকী MBBS চিকিৎসক, 82গৰাকী আয়ুষ চিকিৎসক, 22,000গৰাকী দন্ত চিকিৎসক, 22গৰাকী দন্ত চিকিৎসক, 10,442গৰাকী ষ্টাফ নাৰ্ছ, 4,669গৰাকী ফাৰ্মাচিষ্ট, 4,669গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283গৰাকী ANM, 4,625গৰাকী নিম্নবৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67গৰাকী ড্ৰেছাৰ সৈতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যকাণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে 100খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব। বিকশিত অসমৰ শিক্ষা সংস্কাৰ, বিকশিত অসমৰ বাবে শিক্ষা। মাননীয় অধ্যক্ষ মহোদয়, পৰৱৰ্তী 5 বছৰত উচ্চ শিক্ষা খণ্ডত আমাৰ অধিক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিম। আমাৰ লক্ষ্য হৈছে 1খন জিলা, 1খন বিশ্ববিদ্যালয়, 1খন চিকিৎসা মহাবিদ্যালয় আৰু 1খন অভিযান্ত্ৰিক মহাবিদ্যালয়। এই পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে গুণগত উচ্চ শিক্ষা সুবিধা নিশ্চিত কৰা হ'ব। ইয়াৰ বাবে আমি এক ৰূপৰেখা প্ৰস্তুত কৰিম। মই সদনক জনাবলৈ পাই আনন্দিত হৈছোঁ, আমাৰ চৰকাৰে 2টা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব। 1টা চৌহদতে 1খন বিশ্ববিদ্যালয়, 1খন চিকিৎসা মহাবিদ্যালয়, 1খন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু 1খন ITI থাকিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, মই সদনক আনন্দৰে জনাওঁ, IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান 60-70গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব। সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমি শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়

প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছো। ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰাংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ হাস্বৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ 50 কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা 100 কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰস্তাৱিত 100 কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী, আঞ্চলিকভাৱে সুষম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ। ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, সন্মানীয় সদনক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ 27খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে। এই সাফল্যৰ বাবে মই শৈক্ষিক সমাজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বায়ত্তশাসিত মহাবিদ্যালয়ক সহায় কৰিবলৈ আমি 2 কোটি টকাকৈ 2টা সমান কিস্তিৰ ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই 27খন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, ধুবুৰী জিলাৰ বি এন মহাবিদ্যালয়, ডিব্ৰুগড় জিলাৰ ডি এইচ এছ কে মহাবিদ্যালয়, গোলাঘাট জিলাৰ ডি কে মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, এইচ বি পি ছোৱালী মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, কামৰূপ মহানগৰ জিলাৰ আৰ্য বিদ্যাপীঠ, বি বৰুৱা কলেজ, সোণাপুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, কামৰূপ জিলাৰ সুৰেণ দাস মহাবিদ্যালয়, লখিমপুৰ জিলাৰ ঢকুৱাখানা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ৰঙাপাৰা মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয় আৰু তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় আৰু ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়সমূহক 15,000তকৈ অধিক শিক্ষকে গুৰুদক্ষিণা আঁচনিৰ অধীনত আবেদন দাখিল কৰিছে। শিক্ষা বিভাগে পৰীক্ষা কৰি আৰ্থিক সহায়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি উপলব্ধ কৰা হ'ব। ফেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো প্ৰাদেশিকৰণৰ অধীনত প্ৰায় 8,000খন আবেদন লাভ কৰা হৈছে। আমাৰ চৰকাৰে যোগ্য ফেঞ্চাৰ মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আমাৰ চৰকাৰে 2025চনত সংশোধিত অসম শিক্ষা শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন আইনৰ অধীনত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণৰ বাবে ভিত্তি তাৰিখৰ সংশোধনী আনিব যাতে শিক্ষক টিউটৰসকলে যোগ্যতাৰ পৰিসৰ সম্প্ৰসাৰিত হয়। বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম, এডভান্টেজ আসাম। অধ্যক্ষ মহোদয়, আমাৰ অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত এডভান্টেজ আসাম 2ৰ আছিল এক যুগান্তৰকাৰী পদক্ষেপ। এই সন্মিলনে ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু ভাৰত চৰকাৰৰ প্ৰধান আন্তঃগাঁথনি মন্ত্ৰালয়সমূহৰ পৰা 5,18,000 কোটি টকাৰ অধিক মূল্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 3,10,000 কোটি টকা মূল্যৰ অধিক মূল্যৰ প্ৰকল্প ইতিমধ্যে ৰূপায়ণ আৰু আৰম্ভণিৰ বিভিন্ন পৰ্যায়ত আছে। সামগ্ৰিকভাৱে এই বিনিয়োগৰ জৰিয়তে 1,02,557টা প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। এই বৰ্ষৰ নৱেম্বৰ মাহত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটিৰ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ লগতে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী নামৰূপৰ কাম কাজ পূৰ্ণগতিত চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে এতিয়া প্ৰতিখন জিলাতে ঔদ্যোগিক উদ্যান আৰু লেণ্ড বেংক গঢ়ি তোলা আৰু সমগ্ৰ অসমৰ পৰৱৰ্তী পৰ্যায়ত বিনিয়োগ আকৰ্ষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি তথা উদগনিমূলক নীতিৰ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সকলোৰে বাবে ভূমিৰ অধিকাৰ, মিছন বসুন্ধৰা 4, মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজসংস্কাৰৰ ক্ষেত্ৰত এক

সফলতা লাভ কৰিছে। অধ্যক্ষ মহোদয়, আত্মসহায়ক গোটৰ সদস্যসকলে বছৰ বছৰ ধৰি সঞ্চয় আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ বৰ্তমানে চলি থকা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি নিধি আৰু মহিলা উদ্যোগ ত্বৰান্বিত পুঁজি আদি আঁচনিৰ অধীনত ঋণ লাভ কৰাৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে আমাৰ চৰকাৰে সহায় আগবঢ়াব বুলি ঘোষণা কৰিবলৈ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। প্ৰস্তাৱিত আঁচনিৰ অধীনত ৰাজ্যজুৰি থকা আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে নিজৰ উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠানত আৰম্ভ বা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বন্ধকবিহীন বেংক ঋণ লাভ কৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সময়মতে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব। অধ্যক্ষ মহোদয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক 10 লাখ টকাকৈ ব্যক্তিগত ঋণ লাভৰ ক্ষেত্ৰত ঋণ চুক্তিপত্ৰৰ ওপৰত স্থামূপ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ মই আগবঢ়াইছোঁ। ঐতিহ্য সংৰক্ষণৰ ভৱিষ্যত নিৰ্মাণ আমাৰ গৌৰৱ, সংস্কৃতি আৰু ঐতিহ্য। অধ্যক্ষ মহোদয়, অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু চিৰন্তৰ পৰম্পৰাসমূহ আমাৰ পৰিচয়ৰ ভেটি। জাতি আৰু জগতবাসীৰ সন্মুখত ৰাখি অসমৰ সংস্কৃতিৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ লগতে এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাষ্ট্ৰীয় মঞ্চত অসমক সজীৱ সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে উপযুক্ত সময়ত নতুন দিল্লীত বিহু উদযাপনৰ এক ভব্য অনুষ্ঠান আয়োজন কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰাণৱন্ত ৰূপ উপস্থাপিত হ'ব। অধ্যক্ষ মহোদয়, লাচিত বৰফুকন অসমৰ পৰাক্ৰম, দেশপ্ৰেম আৰু অদম্য সাহসৰ এক চিৰন্তৰ প্ৰতীক। মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত তেখেতৰ সফল নেতৃত্বত ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সামৰিক বিজয় হিচাপে পৰিগণিত হৈ আহিছে। তেখেতৰ প্ৰেৰণাদায়ক ইতিহাসক দেশ আৰু বিশ্ববাসীৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ চৰকাৰে এগৰাকী প্ৰতিষ্ঠিত বোলছবি নিৰ্মাতাৰ সহযোগত লাচিত বৰফুকন বিষয়ক এক বিশ্বমানৰ বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে আৰ্থিক সহায় আগবঢ়াব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰৰ অসীম ত্যাগৰ সন্মান প্ৰদৰ্শন কৰি আমাৰ চৰকাৰে তেখেতৰ প্ৰেৰণাদায়ক জীৱনী আৰু অদম্য দেশপ্ৰেমক দেশৰ চুকে কোণে থকা দৰ্শকৰ মাজত প্ৰচাৰ কৰিবলৈ এখন বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণতো সহযোগিতা আগবঢ়াব। চৰাইদেউ মৈদানক বিশ্ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হিচাপে অন্তৰ্ভুক্ত কৰাৰ পিছত আমাৰ চৰকাৰে ঐতিহ্যৰ লগত বিজড়িত অন্যান্য গৌৰৱময় উপাদানসমূহৰ সংস্থাটোক হেৰিটেজ ফ্ৰেমৱৰ্কৰ কালচাৰেল, নেচাৰেল এণ্ড ইণ্টেঞ্জিবল শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এই প্ৰচেষ্টাত অংক হিচাপে মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, বিহু আৰু আহোম ৰাজধানী ৰংপুৰ শিৱসাগৰৰ লগত জড়িত প্ৰস্তাৱসমূহ পৰ্যায়ক্ৰমে বিবেচনা কৰা হ'ব। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সুৰক্ষিত কৰা, ইয়াৰ সংৰক্ষণ অধিক শক্তিশালী কৰা আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱা। আমাৰ চৰকাৰে ৰংঘৰ সংৰক্ষণ প্ৰকল্পৰ কাম খৰতকীয়াভাৱে সম্পূৰ্ণ কৰিব আৰু কাৰেংঘৰৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ বাবে আন্তঃগাঁথনিক উন্নয়নৰ কাম হাতত ল'ব, যাতে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ অন্তিম সময়ছোৱাত অতিবাহিত কৰা পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি প্ৰদানেৰে ঐতিহ্যৰ সংৰক্ষণ, তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনি সামৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ'ব। অসমৰ অনন্য সত্ৰসমূহ পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে যথোচিত প্ৰাতিষ্ঠানিক সহযোগিতা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ সত্ৰসায়ক গঠন তথা শক্তিশালী কৰা হ'ব। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আমাৰ চৰকাৰে এই বছৰ নতুন দিল্লীত সামৰ

চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দৰে জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধাক মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 5 বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 3,50,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। অধ্যক্ষ মহোদয়, মই চাহ উদ্যোগসমূহৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰ সমগ্ৰ ধন এতিয়াৰে পৰা কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সুকীয়াকৈ সংৰক্ষণ কৰি ৰখা হ'ব। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনো আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজসংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেটকুচিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব, ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত 2 বাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে।

কৰা হ'ব। আমি সংহত সামাজিক পঞ্জীয়ন ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিম আৰু বিভিন্ন কল্যাণ জনকল্যাণকামী আঁচনিৰ মাজত পাৰস্পৰিক সমন্বয় সুদৃঢ় কৰিম। লগতে বাজেট আবণ্টনৰ পৰা আৰম্ভ কৰি চূড়ান্ত হিচাপ নিকাচলৈ ৰাজহুৱা ব্যয়ৰ সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰি কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা বিত্ত ব্যৱস্থাপনাৰ পৰা সংহত ডিজিটেল ব্যৱস্থা কাৰ্যকৰী কৰিম। সমগ্ৰ ভাৰতবাসীৰ বাবে অসমীয়া খাদ্যৰ জুতি। অধ্যক্ষ মহোদয়, ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলসমূহৰ ৰাজধানী চহৰসমূহত নিভাজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। উদ্যমীসকলৰ মালিকানাধীন এই বিপণীসমূহত তেওঁলোকৰ দ্বাৰাই পৰিচালিত হ'ব, কিন্তু খাদ্যসমূহৰ গুণগত মান আৰু সামঞ্জস্যতা ৰক্ষা আৰু লগতে কৰাৰ বাবে চৰকাৰে সকলোবোৰ বিপণীতে উমৈহতীয়া খাদ্য তালিকা, লগ' আৰু ব্ৰেণ্ড সুনিশ্চিত কৰিব। এই পদক্ষেপৰ জৰিয়তে অসমীয়া থলুৱা খাদ্য সমগ্ৰ দেশতে উপলব্ধ হ'ব। ইয়াৰ দ্বাৰা অসমৰ থলুৱা খাদ্য বিপণনৰ প্ৰসাৰ হোৱাৰ লগতে উদ্যমীসকলে এক নতুন সুযোগ সৃষ্টি হ'ব। অসমৰ চাহ আৰু গল্ফ ট্ৰেইল এক অনন্য পৰ্যটন অভিজ্ঞতা। অসমৰ সেউজীয়া আৰু মনোমোহা চাহ বাগিচাসমূহৰ মাজত তিনিখন 18-হোল চেম্পিয়নশ্বিপ গল্ফ কোৰ্চ আৰু 10খন 9-হোল গল্ফ কোৰ্চ আছে। আমাৰ চৰকাৰে অসম চাহ আৰু গল্ফ ট্ৰেইলৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে অসমক বিশ্ববিস্তৃত চাহ ঐতিহ্য আৰু স্বকীয় গল্ফ কোৰ্চসমূহক এক বিশ্বমানৰ পৰ্যটন আকৰ্ষণৰ ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব। চাহ বাগিচা, পৰ্যটন আৰু আতিথ্য খণ্ডৰ তথা স্থানীয় ৰাইজৰ সৈতে অংশীদাৰিত্বৰে গঢ়ি তোলা এই পদক্ষেপে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে অসমৰ স্থিতি অধিক শক্তিশালী কৰিব। খেল মহাৰণ 3, মই আনন্দেৰে এই নতুন ৰূপত খেল মহাৰণ 3 আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। এই তিনিস্তৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ অধীনত প্ৰথমে উন্নয়ন খণ্ড পৰ্যায়ত খেল অনুষ্ঠিত হ'ব, তাৰ পিছত বিধানসভা পৰ্যায়ত আৰু শেষত ৰাজ্যিক পৰ্যায়ত চেম্পিয়নশ্বিপৰ জৰিয়তে সামৰণি পৰিব। অসম অতিথি, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক ডিজিটেল ভঁৰাল। অধ্যক্ষ মহোদয়, অসমৰ চিনেমা, সাহিত্য, লোক সংস্কৃতি, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে আমাৰ চৰকাৰে এক বিশেষ অতিথি প্লেটফৰ্ম ৰূপায়ণ কৰিব। ইয়াৰ ফলত অসমৰ সাংস্কৃতিক ঐতিহ্যক এক স্থায়ী ডিজিটেল অভিলেখগাৰলৈ নিৰ্মিত হ'ব। অসম ললিত কলা একাডেমি, অধ্যক্ষ মহোদয়, এই সদনৰ সকলো সন্মানীয় সদস্যক অৱগত যে আমাৰ চৰকাৰ সদায় ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। দৃশ্যকলাৰ ক্ষেত্ৰত এক সমৰ্পিত প্ৰতিষ্ঠানগত ব্যৱস্থাক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে অসম ললিত কলা একাডেমি স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই একাডেমিৰ জৰিয়তে চিত্ৰকলা, ভাস্কৰ্য আৰু অন্যান্য দৃশ্যকলাৰ বিকাশ আৰু প্ৰসাৰ, শিল্পীসকলৰ প্ৰতিভাৰ বিকাশৰ লগতে অসমৰ সমৃদ্ধ শিল্প সংস্কৃতিক পৰম্পৰাগত সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰবীন্দ্ৰ ভৱনৰ পুনৰুজ্জীৱীকৰণ, অধ্যক্ষ মহোদয়, গুৱাহাটীস্থ ৰবীন্দ্ৰ ভৱনে বিগত কেইবাটাও দশক ধৰি ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰসিদ্ধ সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে। ৰবীন্দ্ৰ ভৱনে অসমীয়া থিয়েটাৰ, সাহিত্য আৰু পৰিৱেশ্যকলাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে এই ভৱনটো কিছুদিন ধৰি বন্ধ হৈ আছিল। মই এই গৰিমাময় সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ চৰকাৰে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। অসমৰ শিল্পী তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ শুভ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন অতি শীঘ্ৰে পুনৰ মুকলি কৰা হ'ব। অসমৰ ঐতিহ্য আৰু খিলঞ্জীয়া পৰম্পৰাৰ সংৰক্ষণ, আমাৰ চৰকাৰে ডিমা হাছৰ একক শৈলপাত্ৰ, মনোলিথিক জাৰ আৰু ৰংপুৰ শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহক ইউনেস্কোৰ সম্ভাব্য বিশ্ব ঐতিহ্যৰ তালিকাত অন্ত

অন্তৰ্ভুক্তিৰ বাবে মনোনয়নৰ ব্যৱস্থা কৰিছে কৰিব। লগতে হস্তী বিদ্যাৰ্ণৱ আৰু কাঠি বানচেঙৰ পাণ্ডুলিপিসমূহকো 2027ৰ পৰা 2029 চনৰ ভিতৰত ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। বনাঞ্চলত আকাশ পাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া। মাননীয় অধ্যক্ষ মহোদয়, বনানীকৰণৰ গতি ত্বৰান্বিত আৰু অৱক্ষয় হোৱা সেউজ পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ড্ৰ'নৰ সহায়ত দুৰ্গম বনাঞ্চল, পাহাৰীয়া এঢলীয়া ঠাই আৰু নদী সংলগ্ন অঞ্চলসমূহত বীজ পল চিটবল সিঁচিবলৈ আকাশমাৰ্গেৰে বীজ সিঁচা পদক্ষেপ আৰম্ভ কৰিব। প্ৰযুক্তি নিৰ্ভৰ এই পদক্ষেপে সেউজীয়া আৱৰণ বৃদ্ধি, জলবায়ুৰ সহনশীলতা শক্তিশালীকৰণ আৰু অধিক সেউজীয়া অসম গঢ়ি তোলাত সহায়ক কৰিব। গজমিত্ৰ টু, আমাৰ চৰকাৰে ৰাজ্যখনত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে গজমিত্ৰ টু অধীনত গজমিত্ৰ আঁচনিখন 8খন জিলাৰ পৰা 26খন জিলালৈ সম্প্ৰসাৰিত কৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা জিলাসমূহৰ উপৰিও বৰপেটা, চৰাইদেউ, চিৰাং, ধেমাজি, ডিব্ৰুগড়, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলালৈকে এই আঁচনি সম্প্ৰসাৰিত কৰা হ'ব। গ্ৰাম্য অঞ্চলৰ দুৰ্গম অঞ্চললৈ যোগাযোগৰ সুব্যৱস্থা। অনাগত 5 বছৰত প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰকৈ প্ৰকী গ্ৰাম্য পথ নিৰ্মাণৰ জৰিয়তে আমি সমগ্ৰ ৰাজ্যতে অধিক উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিম। এই ক্ষেত্ৰত আওহতীয়া আৰু সংযোগবিহীন অঞ্চল, চাহ বাগিচাৰ লাইন আৰু অন্যান্য পিছপৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বিভাগ অনুসৰি বাজেট আবণ্টনৰ বিশদ বিৱৰণসমূহ বাজেট ভাষণৰ পুস্তিকাত সন্নিৱিষ্ট কৰা আছে। সদনৰ বহিমূলীয়া সময়ৰ স্বাৰ্থত মই সেইসমূহ পাঠ কৰাৰ পৰা বিৰত থাকি বাজেটৰ দ্বিতীয় ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, কৌটিল্যৰ অৰ্থশাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে যে কোষ মূলদণ্ড, অৰ্থাৎ শক্তিশালী ৰাজকোষেই ফলপ্ৰসূ শাসনৰ ভেটি। এতিয়া মোৰ বাজেট ভাষণৰ দ্বিতীয় ভাগলৈ আগবাঢ়িছোঁ, য'ত ৰাজ্যখনৰ বিত্তীয় শক্তি আৰু উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰীয় ভূমিকা পালন কৰা কৰ আৰু ৰাজহ সংগ্ৰহৰ বিষয়ে আলোচনা কৰিম। নিৰন্তৰ সংস্কাৰ, উন্নত ব্যৱস্থাৰাজি আৰু প্ৰযুক্তি নিৰ্ভৰ শাসন ব্যৱস্থাৰ জৰিয়তে অসমে বিগত কেইবাবছৰ ধৰি ৰাজহ সংগ্ৰহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিত্ত কৰাৰোপণ বিভাগ, অধ্যক্ষ মহোদয়, মুঠ কৰ ৰাজহৰ প্ৰায় 70% কৰ যোগাই বিত্ত কৰাৰোপণ বিভাগে। ৰাজ্যৰ নিজস্ব ৰাজহ সংগ্ৰহৰ মূল ভূমিকা পালন কৰি আহিছে। 2025-26 বৰ্ষত 26,447 কোটি টকা সংগ্ৰহেৰে বিভাগটোৱে সংগৃহীত কৰৰ মুঠ পৰিমাণৰ পূৰ্বৰ বৰ্ষতকৈ 11% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণো 14% বৃদ্ধি পাইছে। এছ জি এছ টিৰ পুনৰ পৰিশোধ আঁচনিৰ অধীনত 433টা যোগ্য ঔদ্যোগিক গোটলৈ মুঠ 423 কোটি টকা পৰিশোধ কৰা হৈছে। পৰম্পৰাগত কাঁহ পিতল উদ্যোগৰ সংৰক্ষণৰ প্ৰসাৰৰ বাবেও বিশেষ সহায় আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় দিবলৈ আমি কৃষি আয় ৰেহাইৰ সীমা 2,50,000 টকাৰ বাৰ্ষিক আয়ৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। একে সময়তে 2026 চনৰ 1 এপ্ৰিলৰ পৰা বৃহৎ কৰদাতাসকলৰ ক্ষেত্ৰত এই কৰ পুনৰ বলৱৎ কৰা হ'ব। ইয়াৰ ফলত সংগৃহীত অতিৰিক্ত ৰাজহ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰ্যসূচীত ব্যয় হ'ব। স্বচ্ছ আৰু বহনক্ষম শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে নবীকৰণযুক্ত শক্তিৰ উৎসৰ পৰা উৎপাদিত বিদ্যুতৰ স্বব্যৱহাৰৰ ওপৰত প্ৰযোজ্য বিদ্যুৎ শুল্ক ৰেহাইৰ সুবিধা 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2029 চনৰ 31 মাৰ্চলৈ আগন্তুক 3 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অধ্যক্ষ মহোদয়, পৰিয়ালৰ বিদ্যুৎ ব্যয় হ্ৰাস, পৰিষ্কাৰ ইন্ধন ব্যৱহাৰৰ বৃদ্ধি আৰু চহৰ

অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত বিভাগটোৱে সংগ্ৰহ কৰা ৰয়েলটিৰ পৰিমাণ আছিল 3,446 কোটি টকা আৰু 2026-27 বৰ্ষৰ বিভাগটোৱে 4,512 কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 2026 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত জিলা খনিজ ফাউণ্ডেশ্যন মুঠ 336 কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰে 102 কোটি টকা প্ৰধানমন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত খনন প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে। অধ্যক্ষ মহোদয়, মই জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰে শেহতীয়াকৈ অসম ক্ষুদ্ৰ খনিজ ৰেহাই সংশোধনী বিধি 2026 অধিসূচিত কৰিছে। পৰিচালন সংক্ৰান্তীয় ব্যৱধান, প্ৰতিকূল বতৰৰ বাবে যোগান ব্যাহত হোৱা সমস্যা আৰু বলৱৎকৰণৰ সীমাবদ্ধতা দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংশোধনসমূহে আগন্তুক বছৰসমূহত স্থায়ী ৰাজহ বৃদ্ধিত নিশ্চিত কৰিব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগটোৱে ৰাজহ সংগ্ৰহ 2021-22 বৰ্ষত 392 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 604 কোটি টকালৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান বিভাগটোৱে প্ৰায় 200টা ক্ষুদ্ৰ খনিজ ৰেহাই এলেকা পৰিচালনা কৰি আছে। সকলো জিলাৰ বাবে জিলাজৰীপ প্ৰতিবেদন প্ৰস্তুত হোৱাৰ লগে লগে চলিত বিত্তীয় বৰ্ষত এই সংখ্যা অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাজহৰ অপচয় ৰোধ কৰিবলৈ বিভাগটোৱে ক্ষুদ্ৰ খনিজাত সামগ্ৰী পৰিবহণৰ কৰা সকলো বাহনত GPS বাধ্যতামূলক কৰাৰ লগতে ওজন জোখা স্থান বা CCTV কেমেৰাৰ নেটৱৰ্কৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শুল্ক। অধ্যক্ষ মহোদয়, পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাতো সমানে অৱদান আগবঢ়োৱা উচিত। এই নীতিৰ দ্বাৰা পৰিচালিত হৈ আমাৰ চৰকাৰে চিনাক্তকৃত প্ৰদূষিকৰণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত সেউজ শুল্ক আৰোপ কৰিব। শিলভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটাভাটা, ব্যৱহৃত বাহিনীৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। এই শুল্কৰ পৰা সংগৃহীত পুঁজি বনানীকৰণ, প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লগতে জলবায়ু পৰিৱৰ্তনৰ একে খাপ খোৱা সেউজ শক্তি, জলসম্পদ ব্যৱস্থাপনা আৰু অন্য পৰিৱেশ অনুকূল তথা দীৰ্ঘস্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ কামত ব্যৱহাৰ কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যৰ নিজ উৎসৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা আমাৰ চৰকাৰৰ মূল অন্যতম অগ্ৰাধিকাৰ। এই উদ্দেশ্য আমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰী দৃষ্টিভংগী গ্ৰহণ কৰিছোঁ। ইয়াৰ অধীনত বিভিন্ন বিভাগৰ পাৰস্পৰিক সমন্বয়ে তথ্যৰ আদান প্ৰদান কৰিব আৰু ৰাজহ সংগ্ৰহৰ সম্ভাৱনাসমূহক চিনাক্ত কৰিব। বিধিগত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে অপচয় ৰোধ কৰিবৰ বাবেও এই ব্যৱস্থা সহায়ক হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰঘুবংশমত কাব্যত উল্লেখ কৰিছিল, মহাকবি কালিদাসে ৰঘুবংশম কাব্যত উল্লেখ কৰিছিল, প্ৰজানাং মেঘ ভূতং স পাৰ্শ্ব বলিগ্ৰহম সহস্ৰ মুৎসৃষ্টিত্ব মা দত্তেহি ৰসং ৰবিঞ্চ। ইয়াক সহজতে বুজি পাব পৰা অৰ্থ হ'ল, সূৰ্যই পৃথিৱীৰ পৰা পানী শোষণ কৰে, কেৱল হাজাৰ গুণ বৰষুণ দি পৃথিৱীক পুনৰ সেউজীয়া আৰু সমৃদ্ধ কৰিবলৈ। ঠিক তেনেদৰে কৰ্তৃপক্ষই ৰাইজৰ সহায় সহযোগিতাৰে তেওঁলোকক হাজাৰ গুণ বেছি উন্নয়ন আৰু কল্যাণ সাধন কৰিবৰ কাৰণে আমাৰ চৰকাৰেও উদ্দেশ্য ঠিক একেটাই। আমি আমাৰ জ্ঞানী পূৰ্বপুৰুষ প্ৰজ্ঞা আৰু মাৰ্গদৰ্শনেৰে আগবঢ়াৰ সিদ্ধান্তত অটল অবিচল। মহাভাৰতৰ সভাপৰ্বত উল্লেখ আছে, নাৰদ মুনিয়ে যুধিষ্ঠিৰক সোধা সেই কথা ফাঁকি, কশ্চিত তে দায়ত সৰ্বং কৃষি গৌৰক্ষিত জীৱিন বাৰ্তানাং সংমিষ্টস্তাত লোকাহংস সুখমেধাত। অৰ্থাৎ আপুনি কৃষি

0: आप सुन रहे हैं विविध भारती।
1: सखियों के दिल की जुबान। हेलो सहेली।

আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভা 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেটত 1,56,000 কোটিৰো অধিক টকাৰ ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু 3% ভিতৰত বিত্তীয় ঘাটিৰ সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাজেটত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 3খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ডত উপস্থিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে শেহতীয়া প্ৰলয়ংকাৰী বানৰ ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। অনুসূচিত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত 176টা আত্মসহায়ক গোটলৈ 50,000 টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দল আজি লণ্ডনৰ লৰ্ডছত হ'বলগীয়া একমাত্ৰ টেষ্টত ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে বিবিধ ভাৰতীৰ বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ শুনিলে। এফএমএনটোৰ 102.7 মেগাহাৰ্টছ আৰু নিউজ অন AIR এপছোগে এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ বিয়লিৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহ। ষ্টুডিঅ'ত মই বন্তি শিখা বৰুৱা আৰু মোৰ লগত কাৰ্যকক্ষত আছে ৰীমামণি ভূঞা বৰা। শ্ৰোতাসকল, নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগৰ পুনৰ প্ৰচাৰ।

নমস্কাৰ যুৱ বন্ধু, সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে প্ৰচাৰ হোৱা আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। অনুষ্ঠান উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত এয়া মই দেৱাশ্ৰী কলিতা। সুৰৰ মাজতেই লুকাই থাকে অনুভৱৰ ভাষা। সংগীতে মানুহৰ মনক শান্ত কৰে, হৃদয়ক স্পৰ্শ কৰে আৰু জীৱনলৈ কঢ়িয়াই আনে সৌন্দৰ্য, শৃংখলা আৰু আত্মিক আনন্দ। এই সংগীতৰ বিশাল জগতখনত শাস্ত্ৰীয় সংগীত হৈছে এক চিৰসেউজ ঐতিহ্য, যাৰ প্ৰতিটো ৰাগ, প্ৰতিটো তাল আৰু প্ৰতিটো স্বৰ শতাব্দীৰ সাধনা, নিষ্ঠা আৰু সংস্কৃতিৰ উজ্জ্বল সাক্ষী। আজিৰ দ্ৰুত গতিসম্পন্ন জীৱনত নতুন প্ৰজন্মৰ মাজত শাস্ত্ৰীয় সংগীতৰ প্ৰতি

0: আগ্ৰহ গঢ়ি তোলা আৰু এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংগীতৰ কৰ্মশালাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে কৰ্মশালাসমূহত কেৱল গান শিকোৱাই নহয়, শিকোৱা হয় নিয়মানুৱৰ্তিতা, একাগ্ৰতা, শৃংখলা আৰু শিল্পৰ প্ৰতি গভীৰ শ্ৰদ্ধাবোধ। এই চিন্তা চেতনাক সন্মুখত ৰাখি অসমৰ অন্যতম শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শাস্ত্ৰীয় সংগীত মঞ্চ নগাঁও আৰু নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ যুটীয়া উদ্যোগত যোৱা 2 জুলাইৰ পৰা 8 জুলাইলৈ অনুষ্ঠিত হয় শাস্ত্ৰীয় সংগীত আৰু বৰগীতৰ 7-দিনীয়া কৰ্মশালা। আহকচোন তাৰ এই প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী আৰু আয়োজক সমিতিৰ লগত হোৱা কথা বতৰাৰ বাণীবদ্ধ ৰূপটি শুনো। পোনপ্ৰথমে প্ৰশিক্ষক কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপক পণ্ডিত উজ্জ্বল দত্তদেৱৰ মনৰ অনুভৱ শুনকচোন।
1: इसके पहले भी मैं 2 साल आया यहाँ पर, 24 में पहला बार आया था, फिर 25 और इस बार 26 में, ये लेके मेरा 3 साल हो रहा है। पहले तो 5 दिन का होता था वर्कशॉप, तो इस बार नौगा यूनिवर्सिटी साथ में है इसलिए शायद 7 दिन का हो रहा है। तो मैं देखा कि यहाँ के बच्चे इतना उत्साही है सीखने के लिए, 9:30 का टाइम होता है, कभी भी 1 मिनट का लेट नहीं होता उनका, वो पहले पहुंच जाते हैं। हमको सिखाते सिखाते बहुत इच्छा होता है कि और भी सिखाएं, लेकिन कुछ बाइंडिंग्स होता है, हमको जाना पड़ता है कलकत्ता। लेकिन मैं इनसे, इनका संस्था से वादा करके रखा हूं कि अगर ऐसा कोई मौका मिलता है कि अगर 2-3 महीने बाद भी अगर 1-2 दिन के लिए अगर ये करते हैं तो मैं बच्चों के लिए ज़रूर आऊँगा यहाँ पर। मैं बहुत खुश हूँ कि ये इस जगह में रह के भी ये लोग शास्त्रीय संगीत सीखने का इतना चाह रखते हैं। और मैं इस वर्कशॉप में सिर्फ यही सिखाया उनको कि आप कोई भी गाना गाओ, लेकिन पहला जो सबक होती है गाने की वो है शास्त्रीय संगीत, क्लासिकल म्यूज़िक, उसके बगैर कुछ नहीं कर सकते आप। तो ये बात मैं इस बारे में हमको खुशी हो रही कि मैं ये बात को समझा सका उनको। आज प्रैक्टिस करवा रहा था तो उनके आँखों में चमक देखा, मैं बहुत खुश हुआ मैं। और उनको भी शायद, आप अगर उनसे पर्सनली पूछेंगे तो उनको भी शायद अच्छा लगा होगा। अब देखते हैं और नेक्स्ट ईयर क्या होता है।
0: अपना कृतज्ञता ज्ञापन करिसु, লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এইবাৰ আহিছোঁ এগৰাকী প্ৰশিক্ষাৰ্থীৰ ওচৰলৈ। তোমাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম তৃষ্ণা বৰা।
0: ইয়াত কৰ্মশালা কৰি কেনেকুৱা লাগিছে?
2: মানে পাৰ্টিচিপেট কৰি বহুত ভাল লাগিছে, নতুন নতুন বস্তু শিকিব পাইছোঁ, প্লাছ কলকাতাৰ পৰা এজন পণ্ডিতো আহিছে, গতিকে বহুত ভাল লাগিছে।
0: তুমি সদায় ৰেৱাজ কৰানে?
2: অঁ অঁ, সদায় কৰোঁ।
0: কিমান সময় কৰা?
2: 2 ঘণ্টা।
0: কি পঢ়ি আছা এতিয়া?
2: মই এবাৰ ক্লাছ 10ত।
0: পঢ়াৰ মাজতে এই অনুশীলন কেনেকৈ আগবঢ়াই লৈ গৈছা?
2: তেনেকৈ আৰু, কষ্ট কৰি পঢ়াটোৰ লগতে একেলগে কৰি যাওঁ।
0: এতিয়া তুমি আমাক এতিয়া এটা শাস্ত্ৰীয় সংগীতৰ এটা ৰাগ গুণগুণাই শুনাই দিয়া।

0: বৰ সুন্দৰ হৈছে।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
2: এইবাৰ অন্য এগৰাকী প্ৰশিক্ষাৰ্থীৰ মনৰ অনুভৱ জানোৱা হওকচোন।
3: আপোনাৰ নামটো?
4: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল প্ৰতিম দাস। মই বৰ্তমান নগাঁও নিবাসী আৰু এই আমাৰ 2 তাৰিখৰ পৰা আজি অহাকালিলৈ মানে 8 তাৰিখলৈকে যি কৰ্মশালা হ'ল নগাঁও ইউনিভাৰ্চিটিত, তাৰ মই প্ৰতিভাগী আছিলোঁ আৰু বহুত কথা নতুন কথা শিকিবলৈ পালোঁ। মই বৰ্তমান শাস্ত্ৰীয় সংগীত শিকি আছোঁ নগাঁও কিশলয় সংগীত মহাবিদ্যালয়ৰ পৰা আৰু এই যি কৰ্মশালা, এই কৰ্মশালাই মোক মোৰ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি মই আশাবাদী আৰু বহুত নতুন কথা শিকিছোঁ। উজ্জ্বল ছাৰ যিগৰাকী আমাৰ গুৰু, তেওঁ আমাক নতুন নতুন ৰাগ শিকাইছে, নতুন নতুন কৌশল শিকাইছে ৰাগৰ ক্ষেত্ৰত আৰু তেওঁ শিষ্য বৈভৱ, তেওঁ আমাক যথেষ্টখিনি সহায় কৰিছে। গতিকে মই ভাবোঁ যে এই যি কৰ্মশালা অনুষ্ঠিত কৰিলে নগাঁও ইউনিভাৰ্চিটিত, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন কথা শিকিবলৈ পালোঁ, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
3: আৰু এই কৰ্মশালাখন কৰি নিশ্চয় আপুনি ভালেই পাইছে।
4: হয় হয়।
3: অলপ যদি শুনাই দিয়ে শাস্ত্ৰীয় সংগীতৰ অলপ।
4: শাস্ত্ৰীয় সংগীত এতিয়া কৰ্মশালাৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে মই ইমান পাকৈত নহ'লোঁ, কাৰণ যিহেতু ৰাগবিলাক অলপ টান হয়, গতিকে মই আগতে যি শিকিছোঁ তাৰে এটি গুণগুণাই দিব চেষ্টা কৰিছোঁ।
3: নিশ্চয়।

0: ধন্যবাদ,
1: আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যাতে আৰু আপোনাৰ ভৱিষ্যৎ উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ।
0: অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ, ধন্যবাদ।
2: যুৱ বন্ধু, এইবাৰ শুনক মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এটি বৰগীত। বৰগীতৰ তাল একতাল ৰাগ শ্ৰী।

0: যুৱ বন্ধু, এইবাৰ কিছু কথা পাতোঁ আয়োজক সমিতিৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা কৰবী দেৱী বাইদেউৰ সৈতে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ। হয়,
0: শাস্ত্ৰীয় সংগীতৰ এই কৰ্মশালাখনৰ প্ৰতি আপোনাৰ অনুভৱ কেনেকুৱা?
1: আমাৰ নগাঁও বিশ্ববিদ্যালয় আৰু নগাঁও শাস্ত্ৰীয় সংগীত মঞ্চই মিলি আমাৰ প্ৰতি বছৰে, এতিয়ালৈকে প্ৰায় 3 বছৰ হ'ল, আৰু আমি হিন্দী বিভাগৰ ফালৰ পৰা প্ৰায় 6 বছৰ ধৰি এনেকুৱা গৰমৰ বন্ধত আমি ৱৰ্কশ্বপবিলাক কৰি আহিছোঁ, আৰু 3 বছৰ ধৰি আমি শাস্ত্ৰীয় সংগীতৰ কৰিছোঁ। এইবাৰ শাস্ত্ৰীয় সংগীতৰ লগতে আমি বৰগীতৰো ৱৰ্কশ্বপ কৰিছোঁ। এতিয়া শাস্ত্ৰীয় সংগীত আৰু বৰগীতৰ ৱৰ্কশ্বপত দেখা গৈছে যে ইমান প্ৰচণ্ড গৰমতো কিন্তু ছাত্ৰ ছাত্ৰীসকল আহিছে, আৰু আমাৰ যিটো ছেমিনাৰ হল অত্যন্ত ওপৰত কাৰণে বহুত গৰম, কিন্তু তাৰপিছতো গোটেই ৰাতিপুৱা 9টাৰ পৰা 5টা বজালৈকে মাজত মাত্ৰ 1 ঘণ্টা ব্ৰেক, তেওঁলোকে নিজে ঘৰৰ পৰা টিফিন পাতি লৈ আহিছে, আৰু তেওঁলোকে দেখিছোঁ বৰ মনোযোগেৰে শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা বা বৰগীতৰ কৰ্মশালাসমূহ কৰিছে। আৰু শাস্ত্ৰীয় সংগীতৰ এই ৱৰ্কশ্বপত আমি কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী এগৰাকী গেষ্ট ফেকাল্টি হয় পণ্ডিত উজ্জ্বল দত্ত ছাৰ, আৰু তেখেতৰ এজন ছাত্ৰ বৈভৱ চক্ৰৱৰ্তী, তেওঁ ৰবীন্দ্ৰ ভাৰতীৰ ছাত্ৰ, সেই দুগৰাকীয়ে আহি পেলাই আমাক ইয়াত শিক্ষাদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাতটো কেনেকৈ নাভাগেকৈ প্ৰেক্টিচ কৰিব পাৰি, বা কেনেদৰে তেওঁলোকে আলাপ ৰাগ আলাপ বিস্তাৰ কৰিব পাৰে, কেনেকৈ টান কৰিব পাৰে, কেনেকৈ স্বৰগম বনাব পাৰে, এই সকলো টেকনিকবিলাক তেওঁলোকক মানে আলাপৰ জৰিয়তে বা ৰাগসমূহৰ জৰিয়তে শিকাই গৈছে। আৰু মই ছাত্ৰ ছাত্ৰীসকলকো সুধিছোঁ যে তোমালোকে কিবা টান পাইছা নেকি, তেওঁলোকে কৈছে যে বাইদেউ প্ৰথম দিনা বৰ ওপৰেদি যোৱা যেন লাগিল, কাৰণ আমাৰ অসমৰ যিখিনি ক্লাছিকেলৰ হেৰি কলিকতাৰ লগত অলপ বেলেগ, কিন্তু দ্বিতীয় দিনাৰ পৰা তেওঁলোকে দেখিছোঁ বৰ ধুনীয়াকৈ সুন্দৰকৈ কেটছ কৰি লৈছে। আৰু বৰগীতৰ ক্ষেত্ৰতো তেনেকৈ দেখা গৈছে যে ডক্টৰ প্ৰশান্ত খাউন ছাৰে বৰ ধুনীয়াকৈ বৰগীতসমূহ শিকাইছে, শংকৰ সংঘৰ আমাৰ যি বৰগীত মুকুৰৰ আধাৰত স্বৰলিপিসমূহ আছে সেইসমূহৰ আধাৰতে শিকাইছে, বৰগীতো তেওঁলোকে বৰ ধুনীয়াকৈ আয়ত্ত কৰিছে। অহাকালি আমাৰ ক্লজিং চেৰিমনি, তাত ৰাগ ইমন গোৱা হ'ব আৰু ইফালে 2টা বৰগীত গাব, গতিকে আৰু এই অনুভৱটো সঁচাই ভাল লাগে যে বহুতে ফুৰিব যায় গৰমৰ বন্ধত, মাক মামাকৰ ঘৰলৈ যায়, কিন্তু এই ইচ্ছা থকা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ৱৰ্কশ্বপসমূহত কিবা এটা শিকিম বুলি আশা কৰি আহে, গতিকে আমাৰো যথেষ্ট চেষ্টা থাকে যে তেওঁলোকে যাতে কিবা এটা ল'ব পাৰে, আৰু ভৱিষ্যতে অন্ততঃ এটা মেছেজ যাব যে নগাঁও বিশ্ববিদ্যালয় বা শাস্ত্ৰীয় সংগীত মঞ্চই অন্ততঃ কলিকতাৰ পৰা গুৰুক আনি পেলাই ইয়াত ছাত্ৰ ছাত্ৰীসকলক শাস্ত্ৰীয় সংগীতৰ এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে।
0: আৰু ছাত্ৰ ছাত্ৰীসকলক সঁহাৰি নিশ্চয় ভালেই পাইছে?
1: ভালেই ভালেই, 50জন ছাত্ৰ ছাত্ৰী, তাৰে 30জন আপোনাৰ শাস্ত্ৰীয় সংগীতত অংশগ্ৰহণ কৰিছে আৰু 20জনে বৰগীতত কৰিছে, গতিকে সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা।
0: আগন্তুক দিনত এই কৰ্মশালা কেনে আপোনালোকে আগবঢ়াই লৈ যাব?
1: এইটোতো চিয়'ৰ আমি কৰিমেই, কাৰণ অকল শিক্ষাদান কৰাই আমাৰ উদ্দেশ্য নহয়, বা মই নিজেও এগৰাকী গান ভাল পাওঁ, মই বৰগীত শিকিছোঁ, শাস্ত্ৰীয় সংগীত শিকিছোঁ, আৰু মই ভাবোঁ চাকৰিটোতো আমাৰ খালী জীয়াই থাকিবৰ কাৰণে ব্ৰেড এণ্ড বাটাৰ, তাৰ লগতে যদি এনেকুৱা কামসমূহ আমি সমাজৰ বাবে বা নৱপ্ৰজন্মৰ কাৰণে কৰোঁ, গতিকে এই ৱৰ্কশ্বপসমূহে বা কাৰ্যশালাসমূহে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে অন্ততঃ কিবা এটা দি থৈ

0: বা এনেদৰে লিংকআপবোৰ বাঢ়িলে তেওঁলোকে কাইলৈ যদি কলিকতাত কিবা এটা শিকিবলৈ যায়, গুৰুজীৰ ফোন নাম্বাৰটো ৰাখি থৈছে, তেওঁ যাতে তেওঁলোকক কিবা এটা সহায় কৰিব বা কিবা এটা লিংক এটা তেওঁলোকক দিব, আৰু পঢ়া শুনাৰ লগতে যে সংগীত, নৃত্য, বাদ্য এই সকলোখিনিকো আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনিতো যে আমাৰ জীৱিকা আমি বিচাৰি ল'ব পাৰোঁ, এই বস্তুবিলাক তেওঁলোকে তেতিয়া অন্ততঃ গম পাব।
1: যুৱ প্ৰজন্মক এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: মইতো এটা কথাই ক'ম যে আমি যে কওঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ শেষ ধ্বংসৰ পথলৈ গৈছে, কিন্তু আচলতে নহয়, এইটো মানে জেনেৰেলাইজ কৰি ক'ব নোৱাৰি, কাৰণ 100% তেনেকুৱা নহয়। মানে আপুনি যদি এতিয়া আজি আহি দেখিছে সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপ এটা হৈ আছে প্ৰচণ্ড গৰমত, 21 তাৰিখৰ পৰা নাটকৰ ওপৰত হ'ব, বৰগীতৰ কৰ্মশালা, শাস্ত্ৰীয় সংগীতৰ কৰ্মত ইমান প্ৰচণ্ড গৰম, 36-37 ডিগ্ৰী মানে চলি আছে, য'ত মানে মানুহে এ চি ৰুমত থাকি তৎপনাই, তাত অকল ফেনৰ তলত বহি মানে আমাৰ কয় মাত মাতা কাঠ কটা একেই, গতিকে এই দিনটো পৰা ৰাতিপুৱা শাস্ত্ৰীয় সংগীত তাৰপিছত বৰগীত এই চিঞৰি চিঞৰি গাই থকাটো এই ৰ'দত, এইটো মানে বহুত ডাঙৰ কথা। গতিকে মই ভাবোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু একদমেই বেয়া নহয়, তেওঁলোকক খালি আমি হয়তো ক'ৰবাত তেওঁলোকৰ সুবিধাখিনি বা সুযোগটো দিয়াৰ পৰা আমি হয়তো তেওঁলোকক হয়তো বঞ্চিত কৰিছোঁ, গতিকে এইটো আমাৰ এটা চেষ্টা, এটা প্ৰয়াস
1: হয়। আপোনালোকৰ এই চেষ্টা অব্যাহত থাকক, আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে বিশ্ববিদ্যালয়সমূহ কৰ্মকৰ্তাকে এই সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, ধন্যবাদ। ময়ো আপোনালোক যে আহিলে অন্ততঃ এই বাতৰিটোৱে অন্ততঃ আৰু বহু যিসকলে গম পোৱা নাই যে ইয়াত এটা ৱৰ্কশ্বপ হৈ আছে তেওঁলোকলৈও এটা মানে মেছেজ এটা যাব যে এনেকুৱা হৈ আছে, অহা বছৰ আকৌ জুলাই মাহত হ'ব, তাৰে আমাৰ হয়তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব, আৰু এইবিলাক এটা পজিটিভ এটা মই ভাবোঁ মানে হেৰি এটা দিব।
1: হয়,
0: গতিকে সকলোকে ময়ো ধন্যবাদ জনাইছোঁ।
2: গ্ৰীষ্মকাল আহিলেই বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই অনা এটি শব্দ হৈছে গৰম বন্ধ। এই বন্ধ কেৱল পঢ়া শুনাৰ পৰা জিৰণি লোৱাৰ সময় নহয়, ই হৈছে নিজৰ প্ৰতিভা চিনাক্ত কৰা, নতুন কিবা শিকা আৰু ব্যক্তিত্ব বিকাশৰ মূল্যৱান সুযোগ। যুৱবন্ধু, আপোনাৰ স্কুলৰ দিনলৈ উভতি চাওকচোন, গৰম বন্ধ বুলি ক'লে কি মনলৈ আহে বাৰু? হয়তো মামাৰ ঘৰ, জেঠাইৰ ঘৰ, পেহীৰ ঘৰ, নতুবা মাহীৰ ঘৰ, নহয়নে? বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ নাটনিৰ বাবে এই সম্পৰ্কবোৰতো হয়তো আত্মীয়তা কমি আহিছে। এইবাৰ শুনক অন্য এগৰাকী প্ৰশিক্ষাৰ্থীৰ কণ্ঠত এটি শাস্ত্ৰীয় সংগীত।

প্ৰিয় শ্ৰোতা, আপোনাৰ অঞ্চলতো এনেধৰণৰ কোনো কৰ্মশালা অনুষ্ঠিত হৈছে নেকি? নতুবা আপুনি কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিছে নেকি? যদি কৰিছে, আপোনাৰ অনুভৱ আমাক জনাবলৈ নাপাহৰিব।

আমার যোগাযোগের নম্বর 9435053214। নম্বরটি আকো কইসু 9435053214। চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় আহিল। শেষত সকলোৰে কুশল মংগল কামনা কৰি মই দেৱাশ্ৰী কলিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সুস্থ থাকক, কুশলে থাকক। নমস্কাৰ।

এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতে 5 বজাত হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আৰু বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আকাশবাণী মুম্বাইৰ পৰা শুনিবলৈ পাব। আমাৰ কেন্দ্ৰৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব সন্ধিয়া 5:25 বজাত।

এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। অহা 5 বছৰত ৰাজ্যখনত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু বাজেটখনক বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীৰ গতানুগতিক তথা ঘাটি বাজেট আখ্যা। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,700

0: মালা উপস্থাপন কৰা বুলি বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী শ্ৰীমল্ল বৰুৱাই এইদৰে কয়।
1: নিযুক্তিৰ নতুন দিগন্ত অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
0: বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰে ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুতবাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে 1 জিলা, 1 বিশ্ববিদ্যালয়, 1 চিকিৎসা মহাবিদ্যালয়, 1 অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুতবাবু নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5,03,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
1: শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত 48,366গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই 2খন আঁচনিৰ অধীনত 5,46,479গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছো।
0: এইবাৰ বাজেটত মূলধনী ব্যয় 38,152,65,00,000 টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। স্বাস্থ্যসেৱা খণ্ডত এই বাজেট চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি 33,000ৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজসাহায্য, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে OTT মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহৰ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়

কৰি ড০ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, য'ৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা দিয়ে। বাজেটত নতুন কিবা থাকিব বুলি আশা কৰা হৈছিল যদিও সেইধৰণেৰে বাজেটত একো ঘোষণা কৰা নাই বুলি তেওঁ কয়। উপ বিৰোধী দলপতি ডঃ জয়প্ৰকাশ দাসেও বাজেটত একো নাই বুলি সমালোচনা কৰে। তেওঁ কয় যে এই বাজেটত নিবনুৱাৰ বাবে কোনো উল্লেখযোগ্য বিষয় সন্নিৱিষ্ট নহল। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো পদ সৃষ্টি কৰাৰ কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনি বিষয়সমূহো অকল গুৱাহাটী কেন্দ্ৰিক হোৱা বুলি ডঃ দাসে সমালোচনা কৰে। বিধায়ক অখিল গগৈও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহল। উল্লেখযোগ্য যে কোনো নতুন বিষয় বাজেটত সন্নিৱিষ্ট নহল বুলি বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰব হৈ পৰে। ৰাজ্যখনত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপেটাৰ সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰী মহন্তই কয় যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাখিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি হস্তান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনত এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক আব্দুল কালাম ৰচিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্ব থকা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই আৰু ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু ৰচিভূমিকে ধৰি 11টা জিলাত বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয় প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। অহা 5 বছৰত ৰাজ্যখনত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ। আৰু বাজেটখনক বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীৰ গতানুগতিক তথা ঘাটি বাজেট আখ্যা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।

এফএমএনডৰ 102.7 মেগাহৰ্জ আৰু নিউজ অন AIR মোবাইল এপছযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ আমাৰ অনুষ্ঠানটি।

নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। আপোনালোকৰ মৰমৰ অনুষ্ঠান আমৈ সজাই এয়া মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। আমৈসকল, ইতিমধ্যে আপোনালোকে অৱগত যে এই অনুষ্ঠানত আমি মহিলাসকলক কেন্দ্ৰ কৰি বিভিন্ন বিষয় সামৰি আলোচনা কৰোঁ, লগতে আগবঢ়াওঁ সুমধুৰ গীত। ইয়াৰ উপৰিও আমাৰ সাহিত্য, সংস্কৃতি অথবা ইতিহাসৰ মহিয়সী নাৰীসকলৰ বিষয়েও আমি আলোকপাত কৰোঁ। আজিৰ অনুষ্ঠানত আমি এনে এগৰাকী নাৰীৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ যাৰ কাব্য সাধনাই

অসমীয়া সাহিত্যৰ কথাশিল্পৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি ৰাখিছে। প্ৰকৃতিৰ বিশাল সৌন্দৰ্যক অসমীয়া কথাশিল্পৰে এক অনন্য ৰূপত তুলি ধৰা এইগৰাকী নাৰী হৈছে প্ৰথিতযশা কবি সাহিত্যিক নলিনীবালা দেৱী। যাৰ চহকী শব্দ চয়নত অসমীয়া কাব্যধাৰা অতুলনীয়। অসমৰ সাহিত্যিক আৰু সাংস্কৃতিক পৰম্পৰাত নলিনীবালা দেৱীয়ে বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁ আছিল কবি, গীতিকাৰ আৰু লেখিকা। অসমীয়া কাব্য সাহিত্যৰ জগতত ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ সুবাস বিলাই যোৱা অন্যতম শ্ৰেষ্ঠ কবিগৰাকী হৈছে নলিনীবালা দেৱী। জীৱনৰ অলেখ দুখ কষ্ট, বৈধব্যৰ যন্ত্ৰণা আৰু ঘাত প্ৰতিঘাতক নেওচি তেখেতে কবিতাৰ মাজেৰে যি আধ্যাত্মিক যাত্ৰা কৰিছিল সেয়া অসমীয়া সাহিত্যত অতুলনীয়। কেৱল এগৰাকী কবিয়েই নহয়, অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন অলংকৃত কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেখেতে অসমৰ সাহিত্যৰ ইতিহাসত এক সোণোৱালী অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। আমি তেখেতৰ বিষয়ে কথা আৰু পাতি যাম। এইখিনিতেই আগবঢ়াইছো তেখেতৰ সৃষ্টিৰ এটি কবিতা। নাটঘৰ। বিফলতা লৈয়ে এই ৰচিলো জীৱন গীত, সৰি পৰে দুচকুৰ নীৰ, বিশাল বিশ্বত মাথো নয়নৰ লোৰে মোৰ উপচিল সাগৰৰ তীৰ। জীৱন সপোন স্মৃতি দিঠকৰ মৰিচিকা, ছয়া ময়া ছবি সপোনৰ, জীৱনৰ অৱশেষ বিফলতা হাঁহ সূতাহ জোখ মাহ আপোন পৰৰ। কোন মহাশূন্য ভেদি আহিছিলো অকলেই, তাকে বহি ভাবু মনে মনে, বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল, কিনো পালে মানুহ জীৱনে। জীৱন নাটৰ ভাও কতনো কৰিলো শেষ, কৰি গলো কত অভিনয় কতজনে কত ৰূপে, জীৱনৰ ভাও দি দি ভাঙি গ'ল মাথোন হৃদয়। ভাগিল জীৱন নাট, পৰি গ'ল যৱনিকা, পুঁৱতীৰ তৰাও লোকাল, শূন্য আজি নাটঘৰ স্মৃতিৰ খলিতা জালি বহি বহি ৰাতি টোপোৱাল। কত দিন কত ৰাতি কত উৎসৱ গীতি কত মানুহৰ হাহাকাৰ, ৰূপৰ তুলিকা ধৰি আকৌ নিতে ছায়াছবি ফুটি উঠে ৰূপ লীলাতাৰ। জীৱনৰ ভাওলৈ লাগিছে বেজাৰ আজি, ভুৱা দেখি লাগিছে ভাগৰ, সাগৰ বালিতে সাজি ধেমালিৰ বালিঘৰ, পাহৰিলো ৰূপ সাগৰৰ। কোন কাৰ জগতৰ কোন কাৰ মৰমৰ, চকুৰ চিনাকি দুদিনৰ, অসীমৰ ৰূপ তৃষা অসীমত বুৰ যায়, খহি গ'লে জৰি মৰমৰ। তেখেতৰ সৃষ্টিৰ এই কবিতাসমূহে অসমীয়া সমাজ সংস্কৃতি আৰু চিন্তা ভাৱনাক গভীৰভাৱে প্ৰভাৱিত কৰি ৰাখিছে। তেখেতৰ জন্ম হৈছিল 1898 চনৰ 23 মাৰ্চৰ গুৱাহাটীৰ বৰপেটাপাৰাত অৰ্থাৎ বৰ্তমানৰ পাণবজাৰ অঞ্চলত। তেখেতৰ পিতৃ আছিল বিখ্যাত স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল হেমন্ত কুমাৰী দেৱী। এক ঐতিহ্যমণ্ডিত সুশিক্ষিত আৰু দেশপ্ৰেমমূলক পৰিৱেশত ডাঙৰ দীঘল হোৱা নলিনীবালাই সৰুৰে পৰাই এক গভীৰ বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তাৰ অধিকাৰী হৈছিল। সেই সময়ৰ সমাজ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নলিনীবালা দেৱীয়ে বিদ্যালয়লৈ নগৈ ঘৰতেই প্ৰথাগত শিক্ষা লাভ কৰিছিল। মাত্ৰ 12 বছৰ বয়সতেই জীৱেশ্বৰ চাংকাকতিৰ সৈতে তেখেত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিশাসত মাত্ৰ 19 বছৰ বয়সতে তেখেতে স্বামীক হেৰুৱাই অকাল বৈধব্যৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ পিছত তেখেতৰ দুটাকৈ পুত্ৰ সন্তানৰো অকাল মৃত্যু ঘটে। জীৱনৰ এই চৰম যন্ত্ৰণা আৰু শোকক তেখেতে চকুপানীৰে নিমিহলাই ঈশ্বৰৰ চৰণত অৰ্পণ কৰিলে। এই শোকৰ পৰাই তেখেতৰ মনত বৈৰাগ্য আৰু আধ্যাত্মিকতাবাদৰ জন্ম হ'ল।
যিয়ে তেখেতক এগৰাকী মহান কবিলৈ ৰূপান্তৰিত কৰিলে। আহকচোন এইখিনিতে শুনো তেখেতৰ ৰচিত অন্য এটি কবিতা। জনমভূমি। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলি কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিষত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদি গীতত। আকাশৰ তৰা হৈ ৰ লাগি চাম ৰৈ সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলিৰম মানসী বিলত, মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণুসানি ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখানি চৰণ নিতে, মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম শেতা পৰা দুখনি ওঠত। তোমাৰেই ধূলিবালি তোমাৰ আকাশবায়ু, আই মোৰ সৰগত বাস, তুমি মোৰ মৰতৰ পুণ্য মুকুটিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰভাস। অ মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া পঁজা ৰচাতাত শান্তিৰ সৰগ, ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমাময় ত্যাগ। দুখীয়াৰ ভগা পঁজা একোখনি তীৰ্থ তাত, একেখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ, লওঁ যেন পুনৰ জনম। নলিনীবালা দেৱীৰ কবিতাত মানৱ আত্মাৰ পৰমাত্মাৰ প্ৰতি থকা আকুলতা আৰু প্ৰকৃতিৰ মাজত ভগৱানৰ উপস্থিতিৰ সুন্দৰ প্ৰকাশ ঘটিছে। তেখেতৰ উল্লেখযোগ্য সাহিত্যিক অৱদানসমূহ হৈছে 1928 চনত প্ৰকাশিত তেখেতৰ প্ৰথম কবিতা পুথি সন্ধিয়াৰ সুৰ, তাৰ পাছত ক্ৰমে সপোনৰ সুৰ, পৰশমণি, যোগদেৱতা, জাগৃতি আৰু অলকানন্দা। আধ্যাত্মিকতাৰ লগতে তেখেতৰ কবিতাত গভীৰ দেশপ্ৰেমো প্ৰতিফলিত হৈছিল। ইতিমধ্যে আপোনালোকে শুনা জনমভূমি নামৰ বিখ্যাত কবিতাটো ইয়াৰ শ্ৰেষ্ঠ নিদৰ্শন। ইয়াৰ উপৰিও নলিনীবালা দেৱীয়ে পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ জীৱনৰ আধাৰত স্মৃতিৰ তীৰ্থ নামৰ এখন সুন্দৰ জীৱনী গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ উপৰিও তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি অহা দিনবোৰ। তেখেতৰ প্ৰবন্ধ পুথিখনৰ নাম শান্তিপথ। অসমীয়া ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা এই জীৱনজোৰা সাধনাৰ বাবে তেখেতে বহুতো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সন্মানো লাভ কৰিছিল। 1954 চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হোৱা তেখেতেই আছিল প্ৰথমগৰাকী মহিলা। লগতে ভাৰত চৰকাৰে তেখেতৰ সাহিত্যিক অৱদানৰ স্বীকৃতিস্বৰূপে 1957 চনত সন্মানীয় পদ্মশ্ৰী বঁটা প্ৰদান কৰে। 1968 চনত তেখেতৰ বিখ্যাত কাব্যগ্ৰন্থ অলকানন্দাৰ বাবে তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আমৈসকল, আজিৰ অনুষ্ঠানত আমি অসমীয়া ভাষা আৰু সাহিত্যলৈ অনন্য অৱদান আগবঢ়াই থৈ যোৱা প্ৰথিতযশা কবি নলিনীবালা দেৱীৰ বিষয়ে কথা পাতি আছো। প্ৰশ্ৰোতা, নলিনীবালা দেৱী কেৱল এগৰাকী কবিয়েই নাছিল, তেখেত আছিল অসমীয়া নাৰীৰ অদম্য মানসিক শক্তি, ধৈৰ্য আৰু আধ্যাত্মিক সাধনাৰ এক মূৰ্ত প্ৰতীক। বৈষয়িক সুখক আধ্যাত্মিক শক্তিলৈ ৰূপান্তৰিত কৰি তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাললৈ যি অমূল্য ৰত্ন আগবঢ়াই গৈছে, তাৰ বাবে অসমীয়া জাতি তেখেতৰ ওচৰত চিৰঋণী। এগৰাকী মহান সাহিত্যিকৰ মৃত্যু হৈছিল 1977 চনৰ 24 ডিচেম্বৰ তাৰিখে। আহকচোন এইখিনিতে শুনো নলিনীবালা দেৱীৰ ৰচিত এটি গীত,
গীতটির কণ্ঠশিল্পী ডলি ঘোষ।

আমৈসকল, সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ বাবে। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়ালোঁ নলিনীবালা দেৱীৰ জীৱনৰ বিষয়ে কিছু কথা আৰু তেখেতৰ ৰচিত কেইটিমান কবিতা।

আমৈসকল, আপোনালোকৰ পৰা বিদায় লোৱাৰ পূৰ্বে আপোনালোকক জনাই যাওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰচাৰিত স্বাস্থ্য সম্পৰ্কীয় কিছু কথা। আপোনালোকে বাৰু জানেনে, এটা মাত্ৰ মহৰ কামোৰৰ পৰাই আপোনাৰ শৰীৰলৈ সংক্ৰমণ ঘটিব পাৰে জাপানীজ এনকেফেলাইটিছৰ। আপোনাৰ সামান্য সতৰ্কতাই আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোকো দিব পাৰে সুৰক্ষা। জাপানী এনকেফেলাইটিছ মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক। মহ খেদিব পৰা দ্ৰব্য ব্যৱহাৰ কৰক। আঁঠুৱাৰ তলতহে শুব। জমা হৈ থকা পানী আঁতৰাই দিয়ক। দুৱাৰ খিৰিকীত পৰ্দা লগাই ৰাখক। নিজৰ সুৰক্ষাৰ বাবে মহৰ কামোৰৰ পৰা সতৰ্ক হওক। ইয়াৰ উপৰিও গৰমৰ দিনকেইটাত নিজকে সুস্থ আৰু সুৰক্ষিত কৰি ৰাখিবৰ বাবে তাপ প্ৰৱাহৰ সময়ত সাৱধানতা অৱলম্বন কৰক। পুৱা 11 বজাৰ পৰা দুপৰীয়া 4 বজালৈকে প্ৰত্যক্ষ ৰ'দত ওলাই যোৱাৰ পৰা বিৰত থাকক। পিয়াহ নালাগিলেও সঘনাই পানী পান কৰক। পাতল ৰঙৰ ঢিলা আৰু কপাহী কাপোৰহে পৰিধান কৰিব। সম্ভৱ হ'লে ঘৰৰ ভিতৰত অথবা শীতল আৰু ভালদৰে বতাহ চলাচল হোৱা ঠাইত থাকক। বাহিৰলৈ ওলাই গ'লে ছাতি, টুপি বা ছানস্ক্ৰীন ব্যৱহাৰ কৰক। ORS, নেমু পানী বা সতেজ ফলৰ ৰস সদায় ওচৰত ৰাখক। পাতল, সতেজ আৰু পানীৰ পৰিমাণ বেছি থকা খাদ্যহে গ্ৰহণ কৰক। মদ্যপান, অত্যাধিক কেফিনযুক্ত পানীয় আৰু অধিক চেনিযুক্ত পানীয় পৰিহাৰ কৰক। দিনৰ আটাইতকৈ গৰম সময়খিনিত অধিক পৰিশ্ৰমৰ বাহিৰৰ কাম কাজ সীমিত ৰাখক। শিশু, বয়োজ্যেষ্ঠ আৰু গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু নিয়মিত খবৰ ৰাখক। সৰু সৰু সাৱধানতাই উচ্চতাজনিত অসুস্থতা প্ৰতিৰোধ কৰিব পাৰে। এই তীব্ৰ গৰমৰ দিনকেইটাত নিজকে সুৰক্ষিত কৰি ৰখাটো অতিকৈ জৰুৰী। প্ৰিয় শ্ৰোতা, আজিলৈ সময় হ'ল। আজিৰ অনুষ্ঠানটো সজাই আনিলোঁ মই, হিৰণ্যপ্ৰভা দিহিঙীয়াই। প্ৰযোজনা আছিল নিশা বৰুৱাৰ। ইমানতে বিদায় দিয়ক, নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব।

0: আমার নিজৰ তৰা বেলিটো ৰাতি ওলাই তৰাবোৰ আৰু মাজে মাজে আমাৰ পৃথিৱীৰ উপগ্ৰহ জন্তু
1: আৰু আছে তেনেদৰে বুধ শুক্ৰ মংগল বৃহস্পতি শনি এই গ্ৰহকেইটা ওলায় মাত্ৰ খালী চকুৰে সিহঁতক দেখা নাযায় ইয়াতেই কেতিয়াবা পপিয়া তৰা আৰু নেজাল তৰা ওলায়
0: আৰু দিনত বেলিটোৱে আৰু ৰাতি জন্তুৱে আমাৰ ওচৰৰ আকাশত থকা ডাৱৰ লগত কি কৰে কি কৰে বুবু লুকা ভাকু খেলে
2: বৰ ভাল হৈছে বৰ ভাল হৈছে একেবাৰে ৰেডিঅ'ত নাটক শুনি থকা যেন লাগিছে
3: সঁচাই বৰ ভাল লাগিছে মামা আৰু মামীৰ পৰা আকাশৰ কথাবোৰ শুনি পিছে দুটামান কথা সুধোনে মুকুল মামা
1: সোধা সোধা
2: এই মামীকো সুধ নহলে বেয়া পাব নহয়
3: মই মাজতে সুধিম মামা আৰু মামী তুইও ক'ব নহলে যে আগতে পাৰে ক'ব কোৱাচোন হেৰি মানে দিনত তৰাবোৰ আকাশত থাকে নেকি
2: থাকে আকৌ দিনত বেলিটোৰ পোহৰে চকুত চাট মাৰি ধৰে কাৰণে সেই তৰাবোৰ আমি ধৰিবকে নোৱাৰো
0: বুবুৱে একেবাৰে ঠিক কথা কৈছে মাত্ৰ আমাৰ ৰাতিৰ আকাশত যিবোৰ তৰা দেখো দিনৰ আকাশত বেলিৰ পোহৰৰ মাজত সেই একেবোৰ তৰাই ডুব গৈ নাথাকে আমি ৰাতিৰ আকাশৰ এটা ফাল দেখো মানে বেলিৰ বিপৰীত ফালে থকা ফালটো
1: অৰ্থাৎ দিনত যেতিয়া পৃথিৱীৰ আমি থকা এই ফালটো ঘূৰি গৈ বেলিৰ ফালে পৰিল তেতিয়া আমি বেলিটোৰ ফালে থকা আনবোৰ তৰাৰ ফালে পৰিলো অৱশ্যে বেলিৰ পোহৰে আকাশখন উজ্বলাই ৰখাৰ বাবে আমি সেইফালৰ তৰাবোৰ নেদেখিলো
3: অ' এতিয়াহে বুজিছো আৰু তোমালোকে যে কলা ৰাতিৰ আকাশত গ্ৰহবোৰ দেখি তৰাবোৰো দেখি একদম একে একে দেখিনে সেইবোৰ
2: অহ বোলে দেখিছা সেইটো নাজানে
3: এ তুমি বৰ জানা দিয়া ইমান জনা হলে দৌৰি দৌৰি মামাৰ ঘৰ নোলালাহেঁতেন
2: কিন্তু আকাশত গ্ৰহবোৰ কেনে দেখি তৰাবোৰ কেনে দেখি সেইটো জানো দে
3: জানা যদি কোৱা আকৌ
2: তৰাবোৰে আকাশত জিকমিক টিবি কৰে গ্ৰহবোৰে কিন্তু জিকমিক নকৰে সিহঁতে ততৰকৈ জ্বলি থাকে
3: কেলে
2: সেইটো নাজানো
1: তৰাবোৰ বহুত দূৰত আছে সিহঁতৰ পোহৰ বৰ ক্ষীণ সেইবাবে সিহঁতৰ পোহৰ আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ধূলি আৰু গেছৰ মাজেৰে আহোঁতে তিৰবিৰ কৰে
0: আৰু গ্ৰহবোৰ ওচৰতে থকা বাবে মানে তৰাবোৰৰ তুলনাত বহুখিনি ওচৰত থকা বাবে তাৰ পোহৰ তিৰবিৰ নকৰে
1: কিন্তু এটা কথা তোমালোকে জানি থ'ব লাগিব গ্ৰহবোৰৰ কোনো নিজা পোহৰ নাই সূৰ্যৰ পোহৰ গাত পৰিলে সিহঁত উজ্বলি উঠে সেই পোহৰতহে আমি সিহঁতক দেখা পাওঁ তৰাবোৰৰ পৰা কিন্তু নিজা পোহৰ ওলায় ঠিক আমাৰ বেলি বা সূৰ্য নামৰ তৰাটোৰ দৰে
0: কিন্তু সকলো তৰাৰ পোহৰৰ ৰং একে নহয়
3: হয় নেকি মই দেখোন একেই ৰঙৰ যেনে দেখো
0: ৰাতিৰ আকাশত ভালদৰে মন কৰিবাচোন তোমালোকে দেখিবা তাত ৰঙা নীলা হালধীয়া গেৰুৱা নানা ৰঙৰ তৰা আছে
1: কিয়নো গ্ৰহবোৰৰো ৰং বেলেগ বেলেগ মংগলটো ৰঙা শনি নীলা আৰু তোমাৰ হেল্ল' হয় মুকুল চৌধুৰী অ বাইদেউ অঁ কওক অঁ আছে আছে আছে আৰু ইহঁত ইয়াতে নাই নাই নাই এই আকাশ মহাকাশ গ্ৰহ নক্ষত্ৰ এই বিজ্ঞান চিজ্ঞানবোৰ উলিয়াই ইহঁতে আমাক ব্যস্ত কৰি ৰাখিছে নাই নাই নাই একো নহয় আ কি ঠিক আছে ৰাতি ইয়াতে ভাত পানী খাই যাবি তেনেহ'লে অঁ ঠিক আছে যেতিয়া হয় আহিবি আৰু অঁ ঠিক আছে হ'ব অঁ থৈছোঁ
0: ভিনদেউ আহিব নহয়
1: অঁ কেলৈ নাহিব
3: মামা
1: এতিয়া নহ'ব প্লিজ কোনো বিজ্ঞান চিজ্ঞান নহ'ব এতিয়া ব'লা আমি মামীয়ে বনাই দিয়া কিবা এটা ধুনীয়া কিবা এটা খাই লওঁগৈ তাৰপিছত ৰাতি ভাত খোৱালৈকে আকাশ মহাকাশ বিজ্ঞান চিজ্ঞান এইবিলাক চলি থাকিব
0: লুচি ভাজি বেগেতে বেগেতে

0: কিমান ধুনীয়া লাগিছে আকাশখন। তুমি ভিতৰত টিভি চাই থাকোঁতে ৰঙা বেলিটো নেদেখিলাই দাদা? ইমান ডাঙৰ আৰু ইমান ৰঙা লাগিছিল।
1: মই আগতে কিমানবাৰ দেখিছো, এই ব্ৰহ্মপুত্ৰ নদীত বেলি মাৰ যোৱাও দেখিছো।
0: ডাৱৰবোৰ এতিয়া কজলা কজলা হৈ পৰিছে, অলপ আগতে কিমান ৰং দেখুৱাইছিল।
2: ঠিকেই কৈছা জবা, সঁচাই অপূৰ্ব হৈ পৰিছিল আজিৰ আবেলিৰ আকাশখন।

0: এতিয়াও এয়া পূর্ণিমার গোল জন্তু উঠো নুঠিকই উঠি আহি কি এক অপূর্ব দৃশ্যর সৃষ্টি করেছে, কি মায়াবী হয়ে পড়ছে আকাশের এই শোভা।
1: সচাই লোকো ইমান ধুনিয়া লাগিছে।
2: এচমকা ডাওরর লগত জন্তুয়ে লুকা ভাকু খেলিব লাগি গলে।
3: এটা দুটা তরাও ওলাব লাগিছে। বাহ ইমান ধুনিয়া লাগিছে।
2: থু থু থু থু থু,
0: কি হল যাবা?
2: চোৱা চোৱা পপিয়া তৰা। গাঁৱলৈ যাওঁতে আইতা এদিন কৈছিল সেইবোৰ বোলে পাপী মানুহৰ আত্মা, দেখিলে থু থু কৈ দিব লাগে।
1: সেইবোৰ হল আইতাহঁতৰ বিশ্বাস।
3: আচলতে এইবোৰ উল্কাহে নহয় জানো মামা?
1: উল্কাবোৰ কি জানা যাবা? শুনা কৈছো, সেইবোৰ হল শিলৰ টুকুৰা কিছুমান। বেলিটোৰ চাৰিওফালে গ্ৰহবোৰৰ দৰে এজাক সৰু সৰু গ্ৰহয়ো ঘূৰি ফুৰে, সিহঁতক গ্ৰহাণু বোলে।
0: তাৰ বাহিৰেও তোমালোকে নেজাল তৰা বা ধুমকেতুৰ নাম শুনিছাই চাগে?
3: শুনিছো, হেলি ধুমকেতুৰ ফটো দেখিছো নহয়।
0: তেনে ধুমকেতু কেতিয়াবা ভাগি টুকুৰা টুকুৰ হয়। গ্ৰহাণু বা ধুমকেতুৰ টুকুৰা কেতিয়াবা কেতিয়াবা পৃথিৱীৰ ফাললৈ গুচি আহে। তেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত বায়ুৰ লগত ঘহনি খাই তপত হৈ সেইবোৰ জ্বলি উঠে,
1: আৰু তাকেই আমি পপিয়া তৰা বা উল্কা বুলি কওঁ।
2: আৰু ধুমকেতুবোৰনো কি?
0: সিহঁতো আমাৰ সূৰ্যতৰ পৰিয়ালৰে। সিহঁত বহুত দূৰত থাকে। প্লুটো গ্ৰহটো হ'ল সূৰ্যৰ পৰিয়ালৰ আটাইতকৈ দূৰৰ গ্ৰহ।
2: জানো জানো, বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু প্লুটো।
1: বঢ়িয়া, তুমি গোটেইকেইটা জানা দেখোন। আৰু এই ধুমকেতুবোৰ যে সেইবোৰ তাতোকৈও দূৰৈত থাকে। সিহঁত হ'ল শিল গেছ বৰফ আদিৰে তৈয়াৰী। সূৰ্যৰ ওচৰ চাপি আহিলে সেই বৰফ আৰু গেছত চাপ পৰি সিহঁতৰ একোডাল নেজৰ দৰে হৈ পৰে।
0: সেইকাৰণেই সিহঁতক নেজাল তৰা বোলে। আৰু খাইছে নে নাই? বোলা বোলা ভিতৰলৈ যাওঁ।
1: বোলা বোলা, বতৰটো দেখিছে নহয়, হঠাৎ দেখোন আকাশৰ ৰূপেই সলনি হৈ গ'ল। ৰাতিলৈ এজাক ভাল বৰষুণেই হ'ব যেন পাইছো। বোলা
0: মুখ দিয়া এটা দিয়াচোন।
1: তুমি বিচনীখন লোৱাচোন।
3: পাৰিছো।
1: আহা।

0: ৰচোন ৰ, এতিয়াইনো কেনেকৈ যাবি? তিতিবি একেবাৰে। হেৰি নহলে থাকি যা আজি।
1: নাই নাই, ঘৰখন তেনেকৈ এৰিব নোৱাৰি, দিনকাল ভাল নহয়। বুবু দেউতাক মাতা আকৌ, কিমান আৰু টিভি চাই থাকে।
2: মামা কথা এটা থাকি গল নহয়।
0: সোধা আকৌ।
2: সূৰ্যটো বাৰু আমাৰ ওচৰতে 15 কোটি কিলোমিটাৰ দূৰ।
0: ঠিকেই কৈছা।
2: বাকী তৰাবোৰ কিমান দূৰত আছে?
0: বাকী তৰাবোৰ বহুত দূৰত আছে।
2: কিমাননো?
0: সকলো তৰা বেলেগ বেলেগ দূৰত্বত আছে। আমাৰ একেবাৰে ওচৰৰ তৰা সূৰ্যৰ পাছতেই আমাৰ একেবাৰে ওচৰৰ আনটো তৰা হ'ল প্ৰথম কিন্নৰ বা আলফা চেণ্টৰি।
3: এই তৰাটো কিমান দূৰত আছেনো মামা?
4: প্ৰথম কিন্নৰ আমাৰ পৰা 40 লাখ কোটি কিলোমিটাৰ দূৰত আছে। সূৰ্যটোৰ পৰা আমাৰ ইয়ালৈ পোহৰ আহোঁতে সময় লাগে 8 মিনিটৰ অলপ বেছি। কিন্তু আলফা চেণ্টৰি আমাৰ পৰা ইমান দূৰত আছে যে তাৰ পৰা আমাৰ ইয়ালৈ পোহৰ আহোঁতে সময় লাগে 4 বছৰ 3 মাহ।
3: বা ইমান দূৰ! আৰু বাকী তৰাবোৰ?
4: সেইবোৰ আৰু কোটি কোটি কিলোমিটাৰ দূৰত আছে।
1: আমাৰ ঘৰলৈও বহুত দূৰ আছে। আৰু পলম নকৰো দেই,

0: বুবু বাবা যোৱা, দেউতাক উঠিবলৈ কোৱা, বৰষুণ যাক এৰিছে যেন পাওঁ। চাওঁ পৰ্দাখন অকণমান গুচাই দিয়াছ, যাবা মা।
1: যোৱাৰ আগতে জবা তুমি গীতটো শুনাই যোৱা এবাৰ আকৌ
2: শুনাব লাগিব।
1: বঢ়িয়া।

ইমান পৰে তোমালোকে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ৰচিত আকাশ আমাক অকণি আকাশ দিয়া শীৰ্ষক ৰূপকখনি দ্বিতীয় তথা শেষ খণ্ডটি শুনিলা। বিভিন্ন চৰিত্ৰত ৰূপদান কৰিলে জবা, দীপান্বিতা দাস, বুবু, মানস শৰ্মা, জবাৰ মাক, চেতনা দাস, লুকুমামী, বন্তি বৰপূজাৰী আৰু মুকুলবামৰ ভূমিকাত নয়ন প্ৰসাদ। ৰূপকখনিৰ প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ। মনাহত আজিলৈ আমাৰ সময় হৈ আহিল। পুনৰ তোমালোকলৈ স্নেহ প্ৰীতি জনাই অনুষ্ঠান ইমানতেই সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। বাজেটত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত নিবনুৱা স্নাতকসকলক মাহেকীয়া আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি। দুহেজাৰ 26-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ

0: বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি শ্ৰীমল্লবৰুৱাই প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলৰ কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে 1 জিলা, 1 বিশ্ববিদ্যালয়, 1 চিকিৎসা মহাবিদ্যালয়, 1 অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চশিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত আই আই এম গুৱাহাটীৰ এম বি এ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবু নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5 কোটি 3 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
1: শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব।
0: এইবাৰ বাজেটত মূলধনী ব্যয় 38,152 কোটি 65 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি বাজেটত উল্লেখ আছে। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণ নক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
2: এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনচলিডেট ফাণ্ডৰ পৰা হ'ব, সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰোঁ

0: আজিৰে পৰা মাৰ্চলৈকে আৰু দুখন বিধানসভাৰ অধিৱেশন হ'ব আৰু দুয়োবাৰে ছাপ্লিমেণ্টাৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
1: ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি কৰা হৈছে। মেৰামতিৰ কাম চলি থকাৰ সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে নিৰ্দেশ জাৰি কৰিছে। ৰাজহুৱা নিৰাপত্তা, বিশেষকৈ ছাত্ৰ ছাত্ৰী, শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ সুৰক্ষাৰ লগতে জৰুৰীকালীন সেৱাৰ বাহনসমূহ নিৰ্বিঘ্নে চলাচলৰ সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, পলিয়াবৰ, তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। বাজেটত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত নিবনুৱা স্নাতকসকলক মাহেকীয়া আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
2: এফএমএনৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

0: অসমৰ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। আজি ৰাষ্ট্ৰীয় মীনপালক দিৱস, এই উপলক্ষে সকলো কৃষক বন্ধুলৈ তথা মীনপালকলৈ আন্তৰিক শুভকামনা জনাইছোঁ। আজিৰ এই বিশেষ দিনটোত আমি আগবঢ়াবলৈ ওলাইছোঁ এটি বিশেষ আলোচনা। এই আলোচনাত ভাগ লৈছে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কৌস্তভ ভাগৱতী আৰু নগাঁৱৰ এগৰাকী প্ৰগতিশীল মীনপালক ধন শৰ্মা। নমস্কাৰ প্ৰিয় কৃষক বন্ধু, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি। এই শিতানত বিষয় হৈছে ৰাষ্ট্ৰীয় মীনপালক দিৱস। আজি 10 জুলাই, আজিৰ দিনটো ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰা হয়। সেয়েহে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত দুগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে। তেখেতসকল হৈছে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কৌস্তভ ভাগৱতী আৰু নগাঁৱৰ এগৰাকী বিশিষ্ট মীনপালক ধন শৰ্মা। আপোনালোক দুয়োগৰাকীকে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: হয়, আপুনি যিহেতু এগৰাকী মীন বিজ্ঞানী, প্ৰথমতে আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ।
1: হয়,
0: আপুনি প্ৰথমতে নিজৰ পৰিচয়টো আৰু লগতে আজিৰ দিনটোৰ যিটো প্ৰাসংগিকতা সেই সম্পৰ্কে অকণমান কওক।
1: হয়, নমস্কাৰ, মোৰ নাম ডক্টৰ কৌস্তভ ভাগৱতী। মই ৰহা মীন মহাবিদ্যালয় জল সংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক। গতিকে আজি 10 জুলাই, 10 জুলাইটো হৈছে মীন খণ্ডৰ এটা গুৰুত্বপূৰ্ণ দিন। কাৰণ 10 জুলাই তাৰিখে গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে উদযাপন কৰা হয়। কাৰণ এই দিনটোৰ এটা প্ৰাসংগিকতা আছে, কাৰণ 10 জুলাইতে আবিষ্ট প্ৰজননৰ যোনটো পদ্ধতি, আবিষ্ট প্ৰজননৰ জৰিয়তে মীন পোনা উৎপাদনৰ যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। আৰু আমি 10 জুলাইত আমি এগৰাকী প্ৰখ্যাত বিজ্ঞানী ডক্টৰ হীৰালাল চৌধুৰী ডাঙৰীয়াৰ কথা ক'বই লাগিব। 1957 চনত উৰিষ্যাৰ আংগুল ফিছ ফাৰ্মত, মীন পামত, ডক্টৰ হীৰালাল চৌধুৰী ডাঙৰীয়া আৰু কে এইচ আলিকুনি ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত তেওঁলোকে মাছৰ এটা আবিষ্ট প্ৰজনন পদ্ধতিটো উদ্ভাৱন কৰিছিল। আৰু যেতিয়া আবিষ্ট প্ৰজনন পদ্ধতি উদ্ভাৱন হ'ল, গোটেই মীন খণ্ডটো ঠন ধৰি উঠিল ভাৰতবৰ্ষত। গতিকে আবিষ্ট প্ৰজননো কি? আবিষ্ট প্ৰজনন আমি হৰম'নৰ জৰিয়তে মাছক বেজী দি, ইনজেকশ্যন দি পেলাই আমি মাছৰ পোনা উৎপাদন কৰিব পাৰোঁ। আমি কৃত্ৰিম প্ৰজনন বুলি কোৱা হয়। আৰু কৃত্ৰিম প্ৰজননটো উদ্ভাৱন কৰাৰ আগতে মীনপালকসকলে প্ৰাকৃতিক জল সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, নদ নদীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল পোনা সংগ্ৰহ কৰাত, যোনটো এটা অনিশ্চয়তা আছিল। কেতিয়াবা হয়তো পোনা পাইছিল, কেতিয়াবা পোনাৰ লগত আৰু অলাগতিয়াল অনাৱশ্যকীয় মাছৰ পোনাও আহিছিল। গতিকে আমাৰ যোনটো আমি 6টা প্ৰজাতিৰ পোনাৰ কথা কৈ থাকোঁ বা মাছৰ কথা কৈ থাকোঁ, যোনখিনি আমাৰ বিদেশী কাৰ্প আৰু আমাৰ যোনখিনি আমাৰ ইয়াৰে লোকেল যোনটো ইণ্ডিয়ান মেজৰ কাৰ্প বুলি কওঁ, সেই আবিষ্ট প্ৰজনন উদ্ভাৱন হোৱাত সেইসমূহ মাছৰ প্ৰজাতিৰ পোনা বিভিন্ন হেচাৰিত মীনপালকসকলে আৰম্ভ কৰিব ল'লে। আৰু সেইকাৰণে আমাৰ মৎস্য উৎপাদনটো ক্ৰমান্বয়ে অসম তথা ভাৰতবৰ্ষতে বাঢ়িবলৈ আৰম্ভ কৰিলে।
0: ঠিকে আছে, আমি এই আলোচনাৰ মাজলৈ যাম। এতিয়া আমাৰ মাজত যিহেতু এগৰাকী বিশিষ্ট মীনপালকো উপস্থিত আছে, আপোনাৰ পৰাও মই আপোনাৰ পৰিচয়টো, আপোনাৰ ক'ত মীনপালনৰ ক্ষেত্ৰখন আছে বা এই সম্পৰ্কে আজিৰ দিনটোৰ বিষয়ে আপুনি কি জানে সেই সম্পৰ্কে অকণমান কওক।
2: নমস্কাৰ, মোৰ পৰিচয়টোতো আগত কৈছোঁ, ধন শৰ্মা। মোৰ মৰিকলঙত ঘৰ, মৰিকলঙত মোৰ ঘৰ যদিও মোৰ মাছৰ ফিছাৰীটো মোৰ 6 কিলোমিটাৰ আঁতৰত আছে, নগাঁও জিলাৰ ননৈ অঞ্চল বুলি কয়। ননৈ অঞ্চলৰ মোহৰ চুকত মোৰ মাছৰ ক্ষেত্ৰখন আছে। 2020 চনত অৰ্থাৎ ক'ভিডকালীন সময়তেই আৰম্ভ কৰিছিলোঁ আৰু তাৰপৰা আজি 6 বছৰ ধৰি 2020ৰ পৰা 2026 বৰ্ষলৈকে মই শিকি আছোঁ। শিকাৰ জৰিয়তেৰে অকণমান মীন উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ।
0: আজি আপোনাৰ এটা বিশেষ দিন হিচাপে আমি আলোচনাটো আগবঢ়াই লৈ গৈ আছোঁ। আজিৰ দিনটো আপোনালোকৰ দিন,
2: হয়,
0: আপোনাক সেইকাৰণে আমি অভিনন্দনে জনাইছোঁ।
2: হয়,
0: আপুনি আপোনাৰ এই যি মানে যি মীন পালন,
2: হয়,
0: মীন পালনৰ এই ক্ষেত্ৰখন আপোনাৰ কিমান ঠাই আগুৰি আছে বা আপোনাৰ পুখুৰীটো কিমান ডাঙৰ, আপোনাৰ ব্যৱসায় ক্ষেত্ৰখন ক'ত ক'ত আছে, এই সম্পৰ্কে অকণমান কওক।
2: মোৰ ব্যৱসায় ক্ষেত্ৰখন ননৈতেই আছে। প্ৰথমতে মই 3 বিঘা মাটিৰে মোৰ মীন ক্ষেত্ৰখন আৰম্ভ কৰিছিলোঁ। এতিয়া সেই মীন ক্ষেত্ৰখন মই ক্ৰমান্বয়ে বহলাই বহলাই গৈ 24 বিঘালৈকে বঢ়াবলৈ সক্ষম হৈছোঁ। আৰু মীন পালনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰথম কথা সঠিক পোনা নিৰ্বাচন। সঠিক পোনা নিৰ্বাচনৰ ওপৰতে আপোনাৰ ভৱিষ্যত কথাবিলাক আহি পৰে। যেনেকৈ ঘৰ এখন বনাওঁতে প্ৰথম ফাউণ্ডেশ্যনটো মেইন, ঠিক তেনেকৈ

0: প্ৰজাতিৰ মাছ আছে, থলুৱা মাছ।
1: হয়,
0: কিন্তু আমি 290টা প্ৰজাতিৰে আমি মাছৰ উৎপাদন কৰিব পৰা নাই। আমি অসমত 10-12 প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰিছোঁ বা পালন কৰিছোঁ। সেইটো কিয়? পোনাটো উপলব্ধ কাৰণেহে আমি মীন পালকসকলে বৈজ্ঞানিক ভিত্তিত মীন পালন বা মৎস্য উৎপাদন কৰিব পাৰিছে। গতিকে আমাৰ ধন শৰ্মা ডাঙৰীয়াই যিহেতু ক'লে যে যোনটো আমাৰ পোনাটো খুবেই দৰকাৰ, গতিকে সুস্থ সবল আৰু নিৰোগী পোনা হ'ব লাগিব। আমি পোনাটো ক্ৰয় কৰিব লাগিব স্বীকৃতিপ্ৰাপ্ত হেডচাৰীৰ পৰা বা পঞ্জীয়নকৃত হেডচাৰীৰ পৰা আমি ক্ৰয় কৰিব লাগে, চাৰ্টিফাইড হেডচাৰী আমি যিহেতু কওঁ। আৰু যিহেতু স্বীকৃতিপ্ৰাপ্ত হেডচাৰী, স্বীকৃতিপ্ৰাপ্ত হেডচাৰী বুলি কিয় কোৱা হৈছে, এতিয়া যোনখিনি মাছৰ পোনা, সেই মাছৰ পোনাখিনি আমি গাভিনী মাছৰ পৰাহে পাম। এতিয়া আমি ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ কথা কৈ আছোঁ, আমি কৃত্ৰিম প্ৰজননৰ কথা কৈ আছোঁ, গতিকে আমি কি চাইজৰ মাছ ইনজেকশ্যন কৰিব লাগিব? মাছটো দুবছৰ হ'ব লাগিব। আমাৰ ভাৰতীয় কাৰ্পৰে কথা কওঁ বা বিদেশী কাৰ্প, আমাৰ 6টা প্ৰজাতিৰ মূল প্ৰজাতি, সেইকেইটা দুবছৰ হ'ব লাগিব আৰু প্ৰায় 2 কেজিৰ ওপৰৰ ওজন হ'ব লাগিব। গতিকে আমি যদি ছমাহ মাছখিনি ছমাহতে আমি ইনজেকশ্যন কৰি দিওঁ বা প্ৰজননৰ কাৰণে আমি যোনটো হৰ্মন দি দিওঁ, তাৰপৰা যোনখিনি পোনা ওলাব সেইবিলাক প্ৰাপ্তবয়স্ক, এইবিলাক সহজে মৰি যাব, মৰ্টেলিটি হ'ব। গতিকে আমি পৈণত মাছৰ পৰাহে পোনা উৎপাদনটো কৰিব লাগে। আৰু যোনবিলাক হেডচাৰী আছে আমাৰ বা পূজন পোনা প্ৰজনন কৰা যোনসমূহ পাম আছে, তেওঁলোককো মই ক'ব বিচাৰিম যে আপোনালোকে একেখিনি মাছকে বছৰ বছৰ জৰি ধৰি পেলাই প্ৰজনন কৰি নাথাকিব। সেনেকুৱা কৰিলে কি হ'ব, আমাৰ যোনটো আমাৰ পোনা, পোনাটো উচ্চ বৰ্ণসংকৰ নহ'ব, তাত বিভিন্ন বেমাৰ আজাৰে দেখা দিব আৰু বাঢ়ন ক্ষমতাটো কমি যাব। গতিকে আমি ইটো হেডচাৰীৰ পৰা আনটো হেডচাৰীৰ লগত আমি এটা এক্সচেঞ্জ, ব্ৰুডাৰ এক্সচেঞ্জ প্ৰগ্ৰেম, গাভিনী মাছৰ আমি সাল সলনি কৰিব লাগে। আমি প্ৰাকৃতিক পৰি জল সম্পদৰ পৰাও আমি কিছু মাছ আনি আমি পামত ৰাখি পেলাই সেই মাছসমূহ আমি গাভিনী মাছলৈ আমি পালন কৰিব পাৰোঁ বা পৈণত কৰিব পাৰোঁ। গতিকে সেনেকুৱা ধৰণৰ আমি কিছুমান অৱলম্বন কৰিব লাগিব। আৰু মীন পালনটো আগবঢ়াই নিবৰ কাৰণে আমাৰ শৰ্মা ডাঙৰীয়াই কৈছে যে পৰিচালনাটো লাগিব। আমি হেডচাৰীত আমাৰ মাছ ইনজেকশ্যন দিয়াৰ পৰা পোনা উৎপাদন কৰালৈকে 72 ঘণ্টা সময় লাগে। গতিকে সেই 72 ঘণ্টাৰ পিছত কণী ফুটি পেলাই ভ্ৰূণ পোনা ওলাব। সেই ভ্ৰূণ পোনাসমূহ আমি নাৰ্চাৰী পুখুৰীত ৰাখিব লাগিব। নাৰ্চাৰী পুখুৰী কালিটো হৈছে আমাৰ 1 কঠাৰ পৰা 2 কঠা 3 ফুট গভীৰতা থকা পুখুৰী হ'ব লাগে আৰু তাত প্ৰাকৃতিক খাদ্য উৎপন্ন কৰিব লাগিব। সেইকাৰণে আমি চূণ সাৰ প্ৰয়োগৰ কথা কওঁ। গতিকে সেইসমূহ হৈছে ব্যৱস্থাপনা। গতিকে নাৰ্চাৰী পুখুৰীত 14 দিন বা 1 মাহ ৰাখি পেলাই সেই ভ্ৰূণ পোনাবোৰ আপোনাৰ ফ্ৰাই পোনা হ'ব। ফ্ৰাই পোনা মানে 1 ইঞ্চি পোনা। 1 ইঞ্চি পোনাটো আমি পোনা প্ৰতিপালন পুখুৰীত ৰাখিব লাগিব। তাক 3 মাহ আমি পোনা প্ৰতিপালন পুখুৰী বা ৰিয়াৰিং পণ্ডত ৰাখিব লাগে। তাতো আমি বিভিন্ন ব্যৱস্থাপনা অৱলম্বন কৰিব লাগিব। সেই ফ্ৰাই পোনাবোৰ হৈ যাব 5-6 ইঞ্চি পোনা, যোনখিনি আমি কওঁ ফিংগাৰলিং পোনা। সেই ফিংগাৰলিং পোনাসমূহ আকৌ আমি ডাঙৰ পুখুৰীত ৰাখিব লাগিব, যোনটো পুখুৰী আমাৰ 1.5 বিঘাৰ বা 15 বিঘালৈকে হ'ব লাগে। আৰু ভঁৰাল পুখুৰীসমূহ ব্যৱস্থাপনা কৰিবলৈ 3-7 বিঘা হ'লে ভাল আৰু ব্যৱস্থাপনা কৰাত সুবিধা হয়। গতিকে ভঁৰাল পুখুৰীত আমি সেই আঙুলি দৈৰ্ঘ্যৰ পোনা বা ফিংগাৰলিং পোনাখিনি এৰি দি পেলাই সেইখিনি পোনাই আপোনাৰ 8-10 মাহৰ ভিতৰত আপুনি বজাৰত বিক্ৰী কৰিব পাৰিব। গতিকে কিন্তু সেই ব্যৱস্থাপনাসমূহ ল'ব লাগিব।
1: আপুনি বৰ্তমান এটা এতিয়া হয়তো ভাল অৱস্থাত আছে, কিন্তু আপুনি আৰম্ভণিৰ কথা কওকচোন, আপুনি অকণ সংঘাতৰ কথা কওক।
2: সংঘাত মানে আমাৰ বেছি সংখ্যক মাছ মীন পালক সফলতাৰ মুখ নেদেখাৰ অন্যতম কাৰণ হৈছে আমাৰ প্ৰথম কথা ধৈৰ্যৰ অভাৱ, 2 নম্বৰ কথা অকণমান এই বিষয়টোত মই আগতেই কৈছোঁ যে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন, অধ্যয়নটো নাই আৰু যিহেতু সফলতাৰ কোনো চমু বাট নাই, গতিকে ইয়াত প্ৰথম কথা আপুনি বিভাগীয় বিষয়াসকলৰ পৰা আপুনি জানিব লাগিব আৰু নিজে আপুনি প্ৰতিদিনেই তাক মানে পৰ্যবেক্ষণ কৰিব লাগিব। আৰু আমাৰ মই আগতে কৈছোঁ যে উন্নত পোনা চিনাক্তকৰণ কৰিব নোৱাৰাৰ ফলত আমি

0: বেপাৰীৰ পৰা আমি মাছবিলাক কিনো। আৰু যিহেতু ছাৰে আগতেই কৈছেই যে সৰু মাছ এটাৰ পৰা আপুনি ডাঙৰ বস্তু এটা কেনেকৈ আশা কৰিব, গতিকে যিকোনো মানুহৰ পৰা যিকোনো মানে চাৰ্টিফাইড হেডচাৰি নোহোৱাকৈয়ে পোনা তেওঁলোকে কিনে, কিনি পেলাই পুখুৰীত দি থ'লে কিমান পৰিমাণে দিব লাগিব সেই বিষয়েও কোনো সম্যক ধাৰণা নাই। বেপাৰীৰ উদ্দেশ্যটো হৈছে যে যিমান পোনা বেছিকৈ দিব সিমান মাছ হ'ব বুলি তেওঁলোকে ভাবে, আৰু মীনপালকো সেই বেপাৰীৰ কথাতেই ভুল গৈ ফলত গোটেই বছৰৰ শেষত ৰিজাল্টটো যেতিয়া শূন্য হয় তেতিয়া তেওঁলোক হতাশ হয়, তেতিয়া তেওঁলোকে কয় যে এই বিষয়টো কোনো ধৰণৰ লাভ নাই। গতিকে ইয়াৰ এটা একদম পদ্ধতিগতভাৱেৰে আপুনি আৰম্ভ কৰিব লাগিব। পদ্ধতিগতভাৱে যদি আপুনি মানে কামটো আৰম্ভ কৰে মই ভাবোঁ যে আপুনি কেতিয়াও নিৰাশ নহয়, আৰু মই ঠিক তেনেধৰণেই আৰম্ভ কৰিছিলোঁ। প্ৰথম বছৰ মোৰো খুব বেয়া দিন গৈছে,
1: কিমান চনত আৰম্ভ
0: কৰিছোঁ মই 2020 চনত আৰম্ভ কৰিছোঁ, 2023 চনত ইয়াত অস্বাভাৱিকভাৱে এটা পানী আহিছিলে, এই পানীত মোৰ বহুত পোনা গ'ল, নষ্ট হ'ল, ফলত মই তথাপিও বেয়া লাগিছিল, বহুত এৰি দিম বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপিছত মই পাভৈ ফিছ ফাৰ্মৰ লগত যোগাযোগ কৰিলোঁ, তেওঁলোকে মোক দিহা পৰামৰ্শ দিলে, ৰহা মীন মহাবিদ্যালয়ৰ মীন বিষয়াসকলৰ লগতো যোগাযোগ কৰাৰ ফলত মই আকৌ নতুন উদ্যমেৰে আৰম্ভ কৰি মই 2025 বৰ্ষত মই আশানুৰূপ ফল লাভ কৰিছোঁ। আশানুৰূপ ফল মই লাভ কৰি বৰ্তমান কাম কৰি আছোঁ। মই যিহেতু শিকাৰোঁ, মই আগতেই কৈছোঁ শিকাৰ শেষ নাই, আৰু বিশেষকৈ মীন পালন আপুনি প্ৰত্যেক দিনাই পৰ্যবেক্ষণ কৰিব লাগিব।
1: এতিয়া যিহেতু আমাৰ এগৰাকী বিশেষজ্ঞ আমাৰ মাজত আছে,
0: হয়,
1: আৰু মই সোধা প্ৰশ্নতকৈ আপোনাৰ জানিব লগা নিশ্চয় বহুখিনি কথা থাকিব পাৰে। মই এটা কথা আপোনাক আমাৰ তেখেত থকা অৱস্থাতে সুধিবলৈ যদি কওঁ, আপুনি কোনটো বিষয়ে জানিব বিচাৰিব?
0: মই ছাৰৰ পৰা জানিবলগীয়া কৈছে, নতুনকৈ আমাৰ ইয়ালৈ অলপ দিনৰ পৰা আমি দেখা পাইছোঁ ব্লেক কাৰ্প মাছ এটা আহিছে। এই ব্লেক কাৰ্প মাছটো যিহেতু মই কৰা নাই, গতিকে এই ব্লেক কাৰ্প মাছটো সম্পৰ্কত বাহন ক্ষমতা অতি দ্ৰুত বুলি কয়, এই ক্ষেত্ৰত ছাৰে কি পৰামৰ্শ আগবঢ়ায় মাছটোৰ সম্পৰ্কে অকণমান মই ছাৰৰ পৰা জানিব বিচাৰোঁ।
2: নিশ্চয়, মই পোনপ্ৰথমে আমুৰ কাৰ্পৰ কথা ক'ব বিচাৰিম, আৰু তেখেতৰ দ্বিতীয় প্ৰশ্নটো হৈছে ব্লেক কাৰ্প। গতিকে ব্লেক কাৰ্প টো এতিয়াও ভাৰত চৰকাৰ তথা অসম চৰকাৰে স্বীকৃতিপ্ৰাপ্ত কৰা নাই, স্বীকৃতি দিয়া নাই। সেইটো আহিছে, বহুতে কয় ম্যানমাৰৰ পৰা আহিছে ব্লেক কাৰ্পটো, এইটো বাৰণ ক্ষমতাটো বেছি হয়, কিন্তু এতিয়াও সেইটোৰ ওপৰত গৱেষণা চলি আছে। আৰু ভাৰত চৰকাৰে এটা গাইডলাইন দিব, যদি সেই গাইডলাইনটো আহে তেতিয়া হয়তো এইটো লিগেলাইজ কৰিব। কাৰণ মই যিহেতু এখন বিশ্ববিদ্যালয়ৰ পৰাই আহিছোঁ, মই সেনেকৈয়ে কথাখিনি ক'ব লাগিব। কিন্তু যিহেতু তেওঁ কৈছে আমুৰ কাৰ্প, আমুৰ কাৰ্পটো হৈছে স্বীকৃতিপ্ৰাপ্ত এটা উচ্চ প্ৰজাতিৰ মাছ, খুব অধিক বাৰণ ক্ষমতা, আৰু এইটো আমাৰ নেশ্যনেল ফিছাৰী বুট বেংক, নেশ্যনেল ফিছাৰিজ ডেভেলপমেণ্ট বোৰ্ড উৰিষ্যাত অৱস্থিত। তেওঁলোকে প্ৰথম অৱস্থাত পোনা বিভিন্ন মীনপালকসকলক দিছিলে, আৰু বহুতে অসমত এতিয়া আমুৰ কাৰ্পৰ পোনা উৎপাদন কৰিব লৈছে। আমুৰ কাৰ্পটো যথেষ্ট বাৰণ ক্ষমতা, খুব ভাল, আৰু প্ৰায় আমাৰ এক বছৰীয়া যদি যোনটো আমাৰ পালন প্ৰক্ৰিয়া, মীন পালনত আমুৰ কাৰ্প প্ৰায় 1.5 কেজি-2 কেজি বাৰণ ক্ষমতা থাকে, বা তাতকৈও বেছি হয়। চাহিদা থকা মাছ আৰু পোনাটো উপলব্ধ, কিন্তু সেই মই কৈছোঁ স্বীকৃতিপ্ৰাপ্ত আমাৰ হেডচাৰীৰ পৰাহে ক্ৰয় কৰিব লাগে। আৰু বহুতে মীনপালকে আমুৰ কাৰ্পটো আৰম্ভ কৰিছে, আৰু আমাৰ সাধাৰণ কমন কাৰ্পতকৈ আমুৰ কাৰ্পটো এটা কমন কাৰ্প, এটা কমন কাৰ্পৰে প্ৰজাতি, গতিকে এইটো গৱেষণা কৰি প্ৰস্তুত কৰা হৈছে। গতিকে কমন কাৰ্পটো কি হয়, পেটটো উফন্দা থাকে, ফুলি থাকে, গতিকে তাৰ বাৰণ ক্ষমতা যদিও বেছি, কিন্তু আমি যেতিয়া কিনিবলৈ যাওঁ তেতিয়া আমি নাড়ী ভেৰোঁতে গোটেইখিনি বস্তু গুচি যায়। গতিকে কিন্তু আমুৰ কাৰ্পটো গ্ৰাছ কাৰ্পৰ নিচিনা দীঘল, তাৰ পেটটো উফন্দি নাথাকে, ফুলি নাথাকে। আৰু বহুতে কয় কি সেই মাছবিধে হেডচাৰিতে ধুনীয়াকৈ পোনা উৎপাদন কৰিব পৰা যায়। আমাৰ কমন কাৰ্পৰ আৰু এটা প্ৰব্লেম আছে যে পাৰবিলাক খহায়, কমন কাৰ্পে বেছি কমন কাৰ্প থাকিলে গোটেই পুখুৰী পাৰবোৰ খহাই দিব, মাটি খান্দে, গতিকে আৰু সেইকাৰণে কমন কাৰ্পটো 10% হাৰতকৈও কম হাৰত আমি দিব লাগে মিশ্ৰিত মীন পালন কিন্তু আমূৰ কাৰ্পতটো সেই প্ৰব্লেমটো নাই বুলিয়ে কৈছে, কিন্তু যদি আমি আকৌ 20% বা 30% হাৰত আমূৰ কাৰ্পটো দিওঁ সেই প্ৰব্লেমটো আহিব পাৰে। কিন্তু বাকী ক্ষেত্ৰত আমাৰ সাধাৰণ আমাৰ কমন কাৰ্পতকৈ আমূৰ কাৰ্পটো যথেষ্ট আমি উৎসাহ জনাব লাগে মীনপালকসকলক, কাৰণ এইটো এটা স্বীকৃতিপ্ৰাপ্ত মাছ, ভাৰত চৰকাৰে স্বীকৃত কৰিছে, গতিকে সেইটো কৰিলে যথেষ্টখিনি মীনপালকসকল লাভৱান হ'ব। কিন্তু ব্লেক কাৰ্পটোৰ কথা মই এতিয়া নকওঁ, কিন্তু ব্লেক কাৰ্পটোৰ ওপৰত গৱেষণা চলি আছে, মীনপালকসকলেও কৰি আছে, কিন্তু আমাৰ নিয়মাৱলীখিনি অহা নাই অসম চৰকাৰৰ,
1: যদি চৰকাৰৰ পৰা এতিয়াও স্বীকৃতি পোৱা নাই তেতিয়াহ'লে সেই বিষয়টো আমি নিশ্চয় এৰাই চলিব লাগিব। এতিয়া যিহেতু আপোনাৰ আমাৰ মাজতে এগৰাকী কৃষক মানে মৎস্যপালক উপস্থিত আছে, আপোনাকো আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনিও এই ক্ষেত্ৰখনত কাম কৰি আছে, মৎস্যপালকসকলৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সঁহাৰি পায়, তেওঁলোকে কিমান আপোনালোকৰ ওচৰলৈ আগবাঢ়ি যায়?
2: হয়, আহে, তেওঁলোক যথেষ্ট ইচ্ছুক নতুন নতুন বিষয়বস্তুৰ ওপৰত জ্ঞান সংগ্ৰহ কৰিবলৈ, তেওঁলোক যথেষ্ট আগ্ৰহী।
1: তেওঁলোকে পোৱা মূল সমস্যাটো কি, আপুনি কেতিয়াবা এনেকৈ চাইছেনে যে এই সমস্যাটো আটাইতকৈ বেছি?
2: হয়, তেওঁলোক আমাৰ ওচৰলৈ আহে, আমি বিভিন্ন প্ৰশিক্ষণসমূহ তেওঁলোকক দি আছোঁ, সেইটোৱেই সমস্যা, জ্বলন্ত এটা সমস্যা হৈছে মাছৰ পোনা,
1: গতিকে
2: গুণগত মানদণ্ডৰ পোনা ক'ত পোৱা যাব, আৰু যদিও আমাৰ বহুতখিনি পোনা উৎপাদন হৈছে, যোনটো আমি কোৱালিটি ছিড বুলি কওঁ, সেইটো আমি বহুতখিনি কাম কৰিবলৈ বাকী আছে, সেইকাৰণে অসম চৰকাৰে আগবাঢ়িছে এতিয়া হেডচাৰীসমূহক স্বীকৃতিকৰণ কৰাত, গতিকে চাৰ্টিফাইড হেডচাৰী, সেইটো অসম চৰকাৰে কাম কৰে ভাৰত চৰকাৰৰ নিয়মাৱলীত, আমাৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ আছে, মিনিষ্ট্ৰী অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডৰী এণ্ড ডেইৰিং, তেওঁলোকে ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰিছে য'ত নিয়মাৱলীখিনি আছে, সেই নিয়মাৱলীখিনি অসম চৰকাৰেও এতিয়া ৰূপায়ণ কৰিব অসমত, গতিকে মই ভাবোঁ যে কোৱালিটি ছিডৰ ওপৰত আমি সোনকালে সেই কোৱালিটি ছিড প্ৰডাকশ্যনটো অসমে কৰিব পাৰিব।
1: এতিয়া যিহেতু আপুনি মাছৰ পোনা ক্ষেত্ৰত আপোনাৰ কোনো অসুবিধা নাই, কাৰণ আপুনি কথাখিনি জানে, আপুনি এইখিনি কৰি আপোনাৰ এটা ভাল ফলাফলো লাভ কৰিছে বুলি ইতিমধ্যে কৈছে, এতিয়া আপুনি পৰিচালনাৰ দিশটো কওকচোন, কেনেকৈ পৰিচালনা কৰি আছে, আৰু এই ক্ষেত্ৰত আপুনি বাণিজ্যিক যিটো চিন্তাধাৰা, ব্যৱসায়িক চিন্তাধাৰা, বিক্ৰী, এই কথাখিনি অকণমান কওক।
0: পৰিচালনাটো যিহেতু পৰিসৰটো যদি বহল হয় তেতিয়াহ'লে আপোনাক মানুহ লাগিবই, কৰ্মচাৰী আপোনাৰ প্ৰয়োজন হ'ব, কিন্তু সকলো কথা কৰ্মচাৰীৰ ওপৰতে আপুনি ভৰসা কৰিলে নহ'ব, বিশেষকৈ মাছৰ খাদ্য সময়মতে দিব লাগিব, পানীৰ গুণাগুণ সময়মতে পৰীক্ষা কৰিব লাগিব, এইবোৰ আপোনাৰ কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব, আপুনি নিজে এইখিনি কাম হাতে কামে কৰিব লাগিব, কাৰণ হাতে কামে কৰাৰ ফলতহে আপোনাৰ অভিজ্ঞতাও সঞ্চয় হ'ব আৰু আপোনাৰ পানীটোও ভাল হৈ থাকিব, নহ'লে আপোনাৰ গোটেই বছৰৰ যিটো পৰিশ্ৰম সেইটো এক মুহূৰ্ততে শেষ হৈ যাব পাৰে, ধ্বংস হৈ যাব পাৰে, কাৰণ দানা সঠিকভাৱেৰে আপুনি নিয়মিত দিব লাগিব, প্ৰতি মাহত আপুনি চূণ দিব লাগিব, শীতকাল অহাৰ লগে লগে মাছৰ বেমাৰ আৰম্ভ হ'বলৈ আৰম্ভ কৰে, বিশেষকৈ আৰগুলাছজাতীয় এবিধ আমি মাছৰ সাধাৰণতে ওকণি বুলি কওঁ, এইবোৰ নিৰীক্ষণ কৰিব লাগিব, এইবোৰ আপুনি নিজে নিৰীক্ষণ কৰিব লাগিব, এইবোৰ আপুনি কৰ্মচাৰীৰ ওপৰত ভৰসা কৰি পেলাই আপুনি সফল হ'ব নোৱাৰে, এইখিনি যদি আপুনি সদায় পৰিচালনা কৰে বা দানা সঠিকমতে দিয়া, এতিয়া ধৰক হঠাৎ ৰ'দ দি আছে, মাজত বৰষুণ এজাক আহি গ'ল, বা একেলেথাৰিয়ে তিনিদিন ধৰি আপোনাৰ বৰষুণ পৰি আছে, তেতিয়া আপুনি জানিব লাগিব যে এতিয়া মাছক দানা দিয়াটো অনুপযোগী, সেই মুহূৰ্তত যদি আপুনি দানা দিয়ে তেতিয়াহ'লে মাছখিনি মৰাৰ সম্ভাৱনা থাকিব, গতিকে এই বস্তুবিলাক আপুনি নিজে কৰিব লাগিব আৰু নিজে চাব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতা, প্ৰতি মাহে আপুনি বিঘাই প্ৰতি 10 কেজিকৈ চূণ মাৰিব লাগিব, প্ৰতি মাহত আপুনি পানীৰ pHটো আপুনি লক্ষ্য কৰিব লাগিব, আৰু আপুনি এখন ডায়েৰী মেইনটেইন কৰিব লাগিব, কোনদিনা কিমান পৰিমাণে আপুনি খাদ্য দিছে প্ৰতিদিনাই, কেতিয়া আপুনি পানীৰ pHটো টেষ্ট কৰিছে, কোন মাহত আপুনি মাছৰ চূণ প্ৰয়োগ কৰিছে, এই গোটেইখিনি এখন ডায়েৰী সঠিকভাৱে মেইনটেইন কৰিব লাগিব, আৰু বজাৰটো যিহেতু বজাৰৰ ক্ষেত্ৰত ক'বলগীয়া হয়, কেতিয়াবা বজাৰ খুব ভাল হয়, কেতিয়াবা একেবাৰে বেয়া হয় একেবাৰে, আৰু সেইটো আপুনি মে' আৰু জুন মাহত সাধাৰণতে আমাৰ বজাৰৰ নগাঁও জিলাত অন্ততঃ চাহিদাটো থাকে, সেই মুহূৰ্তত আনিব লাগিব,
1: তেতিয়ালৈকে আপুনি প্ৰস্তুত হ'ব,
0: হয় তেতিয়ালৈকে প্ৰস্তুত হ'ব লাগিব। কিন্তু যেতিয়া আপুনি গুণগত পোনা

0: দিব পুখুৰীত, আপুনি জোখতকৈ এটা নিৰ্দিষ্ট পৰিমাণত প্ৰতি বিঘাই প্ৰতি আমাৰ 1200 মাছ দিব পাৰি। তাতকৈ যদি আপুনি বেছি মাছ দিলে আপোনাৰ ফলত মাছ দ্ৰুত বৃদ্ধি নহ'ল, বছৰৰ শেষত যেতিয়া আপুনি জাল মাৰি চালে তেতিয়া দেখিলে যে আপুনি যেনে পোনা দিছিলে তেনে অৱস্থাতেই আছে, গতিকে আপুনি হতাশ হ'ব আৰু। গতিকে সকলো কথা পৰিচালনাটো সদায় নিজে কৰিব লাগিব।
1: হয়, আপুনি সঠিক কথাই কৈছে। এতিয়া মই পুনৰ আমাৰ ভাগৱতী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। যিহেতু এতিয়া বাৰিষা হৈছেই, বাৰিষাৰ আগমন ঘটিলেই, এনেকুৱা অৱস্থাত কিন্তু এইবাৰ প্ৰচণ্ড গৰমো হৈ আছে, ৰ'দো আছে, পানী বহু ক্ষেত্ৰত কমিও আছে, ইমান বৰষুণ হোৱা নাই, আৰু এনেকুৱাও আমাৰ সম্ভাৱনা থাকে, বিশেষকৈ আমাৰ যিটো আপোনাৰ ননৈ অঞ্চল বা এই ক্ষেত্ৰখনৰ কপিলী নৈৰ কেতিয়াবা পানীয়ে আহি অসুবিধাও কৰে, কেতিয়াবা বানপানী হৈ যায়। এনেকুৱা ক্ষেত্ৰত এজন কৃষক তেখেতে কৈছে এতিয়ালৈকে তেখেতে ভাল ফলাফল লাভ কৰি আছে, তেখেতৰ এই ধাৰাবাহিকতাটো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে কোনকেইটা কথাত বিশেষ মনোযোগ দিব লাগিব?
2: হয়, এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে যে পৰিচালনাটো লাগিবই, অকল পোনাটোৱে বাৰু আমাক খুব গুৰুত্বপূৰ্ণ মীন পালনত, কিন্তু সেয়া পানীৰ গুণাগুণ, মাটি পানীৰ গুণাগুণ, তাৰপিছত আৰু ব্যৱস্থাপনাসমূহ, যেনেকৈ আমাৰ পৰিপূৰক খাদ্য, আমি অকল পোনা পুখুৰীত এৰিলেই নহ'ব, তাত প্ৰাকৃতিক খাদ্য উৎপন্ন কৰিব লাগিব পুখুৰীত। প্ৰাকৃতিক খাদ্য উৎপন্ন কৰিবৰ কাৰণে আমি সাৰ প্ৰয়োগ কৰিব লাগিব, চূণ প্ৰয়োগ কৰাৰ পিছত সাৰ প্ৰয়োগ কৰিব লাগিব, যোনটো আমাৰ জৈৱিক সাৰ বা গৰুৰ গোবৰ। সাৰ প্ৰয়োগ কৰিলে কি হ'ব, আমাৰ প্ৰাকৃতিক খাদ্য উৎপন্ন হ'ব, আৰু প্ৰাকৃতিক খাদ্য উৎপন্ন হ'লে কি হ'ব, সৰু সৰু পোনাবোৰৰ প্ৰধান খাদ্য হৈছে প্ৰাকৃতিক খাদ্য, যোনটো আমি কওঁ যে উদ্ভিদ প্লাৱক, জৈৱিক প্লাৱক, কিন্তু সেই প্ৰাকৃতিক খাদ্যখিনিয়েই যথেষ্ট নহয়, তাৰ ওপৰঞ্চি আমি কিছুমান কৃত্ৰিম খাদ্য বা আমাৰ পৰিপূৰক আহাৰ আমি ওপৰঞ্চি দিব লাগিব, তাৰো এটা ব্যৱস্থাপনা আছে। আমি আহাৰ কেনেকৈ খুৱাম মাছক, মাছৰ দৈহিক ওজনৰ ভিত্তিতহে আমি আহাৰটো প্ৰয়োগ কৰিব লাগিব। যদি আপোনাৰ স্পুন পোনাবোৰ একেবাৰে সৰু, আপোনাৰ 5-6 মিলিমিটাৰমান হয়, গতিকে 10 লাখ স্পুন পোনাৰ ওজন হয় 1.5 কেজি, ইমানেই সৰু, গতিকে যদি আপুনি 1.5 কেজি পোনা আপুনি এটা পুখুৰীত এৰিছে, নাৰ্চাৰী পুখুৰীত, সেইটো ডাঙৰ হ'ব লাগিব, দুই কথা হ'লে নহ'ব। সেই যোনটো পোনাটো এৰিলে তাৰ পোনাৰ যোনটো দৈহিক ওজন তাৰ 4 গুণ দিব লাগিব, 4 গুণ হ'লে কি হ'ব, 1.5 কেজি পূৰণ 6 কেজিকৈ প্ৰত্যেক দিনাই, দিনে দুবাৰকৈ দিব লাগিব, গতিকে সেনেকুৱা ধৰণৰ। তাৰপিছত যেতিয়া আপুনি প্ৰতিপালন পুখুৰীত যাব, প্ৰথম মাহত 6 কেজি, দ্বিতীয় মাহত 8 কেজি, তৃতীয় মাহত 12 কেজি, সেনেকৈ খুৱাব লাগিব প্ৰতিদিনে, গতিকে 10 লাখ পোনাৰ হিচাপত মই কৈ আছোঁ। আকৌ যেতিয়া আমি ভঁৰাল পুখুৰীলৈ যাম, তাত আমি 10-11 মাহ পালন কৰিম, প্ৰথম 3 মাহত আমি মাছৰ দৈহিক ওজনৰ 5% হাৰত খাদ্য খুৱাব লাগিব, তাৰপিছত আমি 2-3% হাৰত, গতিকে সেই খাদ্যটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ, কাৰণ আমি যোনটো মীন পালন কৰিবলৈ গ'লে প্ৰায় 50-60% আমাৰ অৰ্থ ব্যয় হয় মাছৰ খাদ্য ক্ৰয় কৰোঁতেই বা পৰিপূৰক খাদ্য সংগ্ৰহ কৰোঁতে, 50 গোটেই আপোনাৰ তাতেই যাব খাদ্যতে। আমাৰ যোনটো বছৰ আৰম্ভণিতে আমি এৰিব পাৰোঁ, বছৰেকীয়া পোনাটোৰ বৃদ্ধি ক্ষমতাটো বহুত বেছি, আৰু তেওঁলোকক আমি প্ৰায় বহুতখিনি সময় আমি পালন কৰিব পাৰোঁ। গতিকে হ্ৰস্বম্যাদী মীন পালনৰ শ্বৰ্ট ডুৰেশ্যনত আমি 3 মাহ তেওঁলোকক পুখুৰীত পালি 750 গ্ৰাম বা 500 গ্ৰাম সেনেকুৱা হ'লেও আমি বজাৰত বিক্ৰী কৰিব পাৰিম, গতিকে সেনেকুৱা ধৰণৰ আমাৰ কিছুমান পদ্ধতি আছে, সেইখিনি পদ্ধতি লৈও আমি মীন পালনটো আগুৱাই নিব পাৰিম।
1: এনেকুৱা হ'লে মানে যিজন কৃষক থাকে তেখেতে সম্পূৰ্ণ ক্ষতিগ্ৰস্ত নহয়,
2: সম্পূৰ্ণ ক্ষতিগ্ৰস্ত
1: কেতিয়াবা যেতিয়া শেষ হৈ যায় তেখেতে যিটো সমস্যাৰ সন্মুখীন হৈছিল প্ৰথমবাৰ, সেইটো তেনেকুৱা এটা অৱস্থালৈ নাযায়, তেওঁ হতাশ হ'বলগীয়া
2: নহয়।
1: গতিকে আমি প্ৰায় অনুষ্ঠানৰ শেষলৈকে আহিছোঁ, একেবাৰে শেষৰ ফালে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, আপোনাৰ ব্যক্তিগত জীৱনৰ কথা, আপুনি দিনটো কেনেকৈ কটায়, যিহেতু আজি আপোনাৰ দিন সেইকাৰণে আপোনাক অকণমান গুৰুত্ব দিব লাগিব, আৰু আপুনি কওকচোন মানে এই খেতিৰ লগতে আপুনি আৰু কি কৰে আপোনাৰ দিনটো, সেই গোটেইখিনি কথা অকণমান কওক।
0: প্ৰথম কথা, মই অকণমান সমাজ সেৱা কৰোঁ। 2008 চনতেই মই মোৰ দেহটো চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে, আমাৰ এখন মঞ্চ আছে ইলোৰা বিজ্ঞান মঞ্চ।

0: চিকিৎস বুলি। মই মোৰ শৰীৰটো চিকিৎসা বিজ্ঞানৰ উন্নতিৰ কাৰণে গুৱাহাটী মেডিকেল কলেজলৈ দান কৰি থৈছোঁ। আমি প্ৰকৃতিৰ লগতেই যিহেতু থাকিব লাগিব, প্ৰকৃতিয়ে আমাৰ শেষ আশ্ৰয়, গতিকে প্ৰকৃতিখনক যাতে ধ্বংসৰ পৰা মুক্ত হয় কৰিব পাৰোঁ যিমানখিনি পাৰোঁ আৰু প্ৰকৃতিৰ লগতেই জড়িত হৈ থাকোঁ। তথাপিও তাৰ উপৰি বিভিন্ন সাংস্কৃতিক মঞ্চৰ লগত মই জড়িত, কিন্তু মই এইখিনি কাম মই সদায় নিজে কৰোঁ। মই দিনে পুৱা আৰু গধূলি মই হাজাৰ ব্যস্ততাৰ মাজতো মই মোৰ মীনপালনলৈ যামেই।
1: আমাৰ যিসকল ইচ্ছুক আমাৰ যুৱক যুৱতী বা খেতিয়ক নিশ্চয় থাকিব, এটা কেৰিয়াৰ হিচাপে এটাক ল'ব বিচাৰে বা নিজৰ পেচা হিচাপে ল'ব বিচাৰে, সেইসকলৰ কাৰণে আপুনি একেবাৰে শেষত কি ক'ব এগৰাকী বিশেষজ্ঞ হিচাপে?
2: হয় হয়, আমাৰ যোনখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোক আগবাঢ়ি আহিব লাগে। কাৰণ এতিয়া আমাৰ মীন বিভাগ তথা ভাৰত চৰকাৰৰ যোনটো মীন বিভাগ বহুত আঁচনি লৈ আহিছে ফাৰ্মাৰৰ কাৰণে বা মীনপালকসকলৰ উন্নয়নৰ কাৰণে। গতিকে আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আছে, এতিয়া সেইটো 20,000 কোটি চৰকাৰে ইনভেষ্ট কৰিছে। গতিকে আৰু ষ্টাৰ্টআপ ইণ্ডিয়াও আজিকালি হৈছে, গতিকে বহুত আঁচনি লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে।
1: আজি এই ব্যস্ততাৰ মাজত দুয়োগৰাকী ব্যক্তি আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত থাকিল, আপোনালোকক দুয়োগৰাকীলৈকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: নমস্কাৰ।
1: আৰু ইয়াৰ লগতে আজি এই অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। ইমান পৰে ৰাষ্ট্ৰীয় মীনপালক দিৱস উপলক্ষে দুগৰাকী বিশেষ ব্যক্তিৰ সৈতে হোৱা আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কৌস্তভ ভাগৱতী আৰু বিশিষ্ট মীনপালক ধন শৰ্মাই। আজি ৰাষ্ট্ৰীয় মীনপালক দিৱস উপলক্ষে সকলোলৈকে পুনৰ শুভকামনা জনাই আজিৰ বিশেষ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:05 লক্ষ্যহীৰা দাসৰ ৰচিত এটি বৃন্দগীত শুনিবলৈ পাব। প্ৰশান্ত গোস্বামীয়ে পৰিৱেশন কৰা আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:20।

নিশা 8:02 কথাশিল্প অনুষ্ঠানটিত ডক্টৰ ৰুবুল মাউত রচিত গ্ৰন্থ মোৰো এটা সপোন আছে এই উপন্যাসখনিৰ 5ম খণ্ডটি আগবঢ়োৱা হ'ব। শুনিবলৈ নাপাহৰিব আজি নিশা 8:02। 8:22 ৰাগভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। নিশা 10 বজাৰ লগে লগে অন্ত পৰিব আমাৰ আজিৰ অনুষ্ঠানসমূহৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যত বিগত 10 বছৰত খহনীয়াত 2,31,100 ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জয়ন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 87 মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই এইদৰে কয়।
1: নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2,00,000 নিযুক্তিৰ লক্ষ্য। আমাৰ চৰকাৰে 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে।

0: আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত পাঁচ বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত পাঁচ বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
1: বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত আই আই এম গুৱাহাটীৰ এম বি এ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবুক নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5,03,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এইবাৰ বাজেটত মূলধনী ব্যয় 38,152,65,00,000 টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। স্বাস্থ্য সেৱা খণ্ডত এই বাজেটত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি 33,000ৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজসাহায্য, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে অতিথি মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাৰ মজিয়াত এইদৰে কয়।
0: আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত পি এম কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্ৰসুনিশ্চিত কৰিছে।
1: দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
2: এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনচলিডেট ফাণ্ডৰ পৰা হ'ব সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰোঁ আজিৰে পৰা মাৰ্চলৈকে আৰু 2খন বিধানসভাৰ অধিৱেশন হ'ব আৰু 2বাৰে ছাপ্লিমেণ্টেৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
1: বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব। এই বাজেটত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰাকৈ বিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। বাজেটৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।
3: ইয়াত বিশেষ একো নাই, গতানুগতিক বাজেট আৰু ঘাটি বাজেট। নতুন কিবা আমি এই বাজেটত থাকিব বুলি আশা কৰিছিলো, কিন্তু আমি বাজেটখনত একো নাপালো।
1: উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো নতুন পদ সৃষ্টি কৰাৰ কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটী কেন্দ্ৰিক হোৱা বুলি ডাঃ দাসে সমালোচনা কৰে। বিধায়ক অখিল গগৈয়েও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহল। উল্লেখযোগ্য, কোনো নতুন বিষয় বাজেটত সন্নিৱিষ্ট নহল বুলি বাজেটখনৰ বিৰুদ্ধে বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰব হৈ পৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
4: ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপেটা সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰীমহন্তই কয় যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাখিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি স্থানান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনতে এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক আব্দুল কালাম ৰচিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু শ্ৰীভূমিকে ধৰি 11টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত বিজ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মুঠ 1,949 বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাৰ বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা সুবিধা লাভ কৰে। চৰকাৰী

আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত 1949বিধ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত 263বিধ ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়। ইপিনে ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সংখ্যা সন্দৰ্ভত বিধায়ক ৰকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিংহলে কয় যে ৰাজ্যত সম্প্ৰতি 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু 100খন আসন বিশিষ্ট 10খন চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ফ্ৰান্স এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰ অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। ৰাজ্যত বিগত 10 বছৰত খহনীয়া 231,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

FM এণ্ডৰ 102.7 মেগাহৰ্জ আৰু নিউজ অন AIR মোবাইল এপছোগে এয়া আকাশবাণী নগাঁও। এতিয়া শুনো আহক আমাৰ কাইলৈ অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব পুৱা 5:50। পুৱা 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানটিত ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ পাব। সুপ্ৰভাত। অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 7:15।

কাইলৈ পুৱা 7:30 বজাত নিবেদন কৰা হ'ব মূৰ্চনা অনুষ্ঠানটি। পুৱা 8 বজাৰ পৰা 9 বজালৈ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব আপুনি বিচৰা গীত। এই অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ পুৱা 9:20 বজাত। কাইলৈ দিনৰ 10 বজাত জনহিতকৰ যোজনা এই অনুষ্ঠানটিত ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানটিত শুনিবলৈ পাব। মীন পালন সম্পৰ্কীয় কথা বতৰাৰ এটি অনুষ্ঠান। ইয়াত ভাগ ল'ব নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 10 বজাত। কাইলৈ দিনৰ 11 বজাৰ পৰা বিয়লি 4:29 বজালৈ ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

কাইলৈ বিয়লি 4:30 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ আমৈ। এই অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ সন্ধিয়া 5:25। পৰাণ চন্দ্ৰ দাস আৰু সংগীসকলে পৰিৱেশন কৰা কেইটিমান নাম শুনিবলৈ পাব কাইলৈ সন্ধিয়া 5:45। কাইলৈ সন্ধিয়া 6:10 নিবেদন কৰা হ'ব কৃষকবাণী অনুষ্ঠানটি। নিশা 7:05 এটি বৃন্দগীত শুনিবলৈ পাব।

ৰাগিনী ভট্টাচাৰ্যৰ কণ্ঠত দুটি আধুনিক গীত শুনিবলৈ পাব কাইলৈ নিশা 7:20। সুৰলহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ সন্ধিয়া 7:30। নিশা 8:02 জনহিতকৰ যোজনাৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব। নিশা 8:32 শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাই পৰিৱেশন কৰা বাঁহী বাদন শুনিবলৈ পাব। এজন গীতিকাৰৰ গীতৰ অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় কাইলৈ নিশা 9:15। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত প্ৰজ্ঞান বৰুৱাই পৰিৱেশন কৰা হেয়াল শুনিবলৈ পাব। নিশা 10:00 লগে লগেই অন্ত পৰিব আমাৰ কাইলৈৰ অনুষ্ঠানসমূহৰ। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি।

এয়া আকাশবাণী নগাঁও। এতিয়া শুনো আহক লক্ষ্যহীৰা দাসে লক্ষ্যহীৰা দাসৰ ৰচিত এটি বৃন্দগীত।

শ্ৰোতাসকলে ইমান পৰে লক্ষ্য হীৰা দাসৰ ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও, খন্তেক পিছতে অসমীয়া বাতৰি শুনিবলৈ পাব।

0: বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি নিউজিলেণ্ডত উপস্থিত হৈছে। অসম বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ওমানত বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ দিশ সম্পৰ্কে আলোচনাত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পৰ্যালোচনাৰ বৈঠকত সভাপতিত্ব কৰে। আৰু স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ডত উপস্থিত হৈছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অকলেণ্ডত শ্ৰীমোদীক আদৰণি জনায়। দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত শ্ৰীমোদীক বিমানবন্দৰত আদৰণি জনোৱা হয়। যোৱা 4 দশকৰ ভিতৰত দেশখনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। নিউজিলেণ্ডত থকা ভাৰতীয়সকলে ত্ৰিৰংগা জোকাৰি কিয়া ওৰা মোদী ধ্বনি দি প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে বিমানবন্দৰত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশ দুখনৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বক প্ৰতিফলিত কৰি বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি আৰু জনসাধাৰণৰ সম্পৰ্কত সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে। অসম বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষত 1,56,000 কোটিৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি এই বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 8 মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰে ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে।
2: শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন

0: ডঃ এছ জয়শংকৰে আজি মাস্কাট ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছাইডিক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই আলোচনাত বাণিজ্য, বিনিয়োগ, সংযোগ, সামুদ্ৰিক প্ৰযুক্তি, প্ৰতিৰক্ষা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। উপসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। এই আলোচনাসমূহে ভাৰত আৰু ওমানৰ মাজত কৌশলগত অংশীদাৰিত্বৰ আস্থা আৰু শক্তিক প্ৰতিফলিত কৰে বুলি ডঃ জয়শংকৰে মন্তব্য কৰে। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
1: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্ৰায় 94 কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট খোলা হৈছে আৰু 105 কোটি স্বাস্থ্য নথি সংযুক্ত কৰা হৈছে। 5 লক্ষাধিক স্বাস্থ্য প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পঞ্জীয়নত অন্তৰ্ভুক্ত হৈছে বুলিও আজিৰ বৈঠকত প্ৰকাশ কৰে। বৈঠকত ভাষণ দি শ্ৰীনাড্ডাই কয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অধীনত শক্তিশালী ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। ইয়াৰ পৰিৱৰ্তে দেশজুৰি ইয়াৰ গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব দিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সামূহিক স্বাস্থ্যসেৱাৰ লক্ষ্য পূৰণৰ বাবে নতুন প্ৰযুক্তিয়ে শক্তিশালী সহায়ক হিচাপে কাম কৰি যাব লাগিব। লগতে প্ৰতিজন নাগৰিকৰ বাবে অন্তৰ্ভুক্তিমূলক সহজলভ্য স্বাস্থ্যসেৱা নিশ্চিত কৰিব লাগিব। মন্ত্ৰী জে পি নাড্ডাই কয় যে নতুন ডিজিটেল আন্তঃগাঁথনিয়ে উন্নত স্বাস্থ্যসেৱা, চিকিৎসাৰ ধাৰাবাহিকতা বৃদ্ধি আৰু জনসাধাৰণৰ সন্মতি ভিত্তিক স্বাস্থ্য নথিলৈ প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈঠকত আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ ভৱিষ্যৎ কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰা হয়। তাৰ ভিতৰত ডিজিটেল স্বাস্থ্যসেৱাৰ ব্যৱহাৰ অধিক বিস্তাৰ কৰা, কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উন্নত প্ৰযুক্তিৰ সৎ ব্যৱহাৰ, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা আদি বিষয়সমূহৰ আলোচনা কৰা হয়। জলশক্তি মন্ত্ৰালয়ে জনাইছে যে ছত্তীশগড়ৰ বলোদ জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে 2,85,000 জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে। মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ 135 সংখ্যক খণ্ডত বৰষুণৰ পানী ধৰি ৰাখিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বলোদ জিলাৰ দ্বিতীয় পৰ্যায়ৰ জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ অধীনত পানীৰ সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গাঁও পঞ্চায়ত, স্থানীয় সংস্থা আৰু জিলা প্ৰশাসনৰ সহযোগিতাৰে জিলাখনত বৰষুণৰ পানী সংগ্ৰহৰ বিভিন্ন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপসমূহে বৰ্ষাকালত ইতিবাচক ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰথম পৰ্যায়ৰ জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ অধীনত বালোদ জিলাই 1,00,000তকৈ অধিক বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰা বিভিন্ন প্ৰকল্প নিৰ্মাণ কৰিছিল। জিলাখনে দেশৰ ভিতৰত তৃতীয় স্থান আৰু পূব মণ্ডলত প্ৰথম স্থান লাভ কৰিছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে

0: আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা প্ৰশাসনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰো পৰ্যালোচনা কৰে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধত গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পে 60 মিনিট আৰু উছমান ডাম্বেলে 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিৰুদ্ধে সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পে 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে' ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 3খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি নিউজিলেণ্ডত উপস্থিত হৈছে। অসম বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ওমানৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ দিশ সম্পৰ্কে আলোচনাত মিলিত হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। আৰু স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এফএমৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো প্ৰশান্ত কুমাৰ গোস্বামীৰ কণ্ঠত 2টি আধুনিক গীত। প্ৰথম গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

শ্ৰোতাসকলে ইমান পৰে প্ৰশান্ত কুমাৰ গোস্বামীৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু হীৰেণ ভট্টাচাৰ্যৰ। এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকু ৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নার্সিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।

শ্রোতাসকল, অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক দেৱ কোহলিৰ গীতৰ কথা আৰু ৰাম লক্ষ্মণৰ সংগীতেৰে সজোৱা মেইনে পিয়াৰ গিয়া। এইবোৰ ছবিখনত লতা মংগেশকাৰ, এছ পি বালাসুব্ৰমণিয়াম আৰু সংগীসকলে পৰিৱেশন কৰা এই গীতটি।

0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতে প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা, তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা। এতিয়া 5% ৰেহাই মূল্যত।

অনুষ্ঠানত সেয়া আছিল জাভেদ আখতাৰৰ গীতৰ কথা আৰু ৰাজেশ ৰোশনৰ সংগীতেৰে সজোৱা দস্তক বুলছবিত উদিত নাৰায়ণ। শ্ৰোতাসকলে সুৰলহৰি অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা।

অনুষ্ঠানত এবাৰ শুনোৱা হওক জাভেদ আখতাৰৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীতেৰে সজোৱা তেজাব বুলছবিত অনুৰাধা পৰোৱাল, অমিত কুমাৰ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক এছ এছ বিহাৰীৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত প্যাৰেলালে সংগীতেৰে সজোৱা প্যাৰ কিয়া হে প্যাৰ কৰেংগে এইবোৰ ছবিখনত ছব্বীৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

সুৰ লহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়া বাতৰিৰ মুখ্যাংশ শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী উৎকৰ্ষ আঁচনিৰ অধীনত 12 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰা বিশ্বনাথ জিলাৰ 10টা কৃষক উৎপাদক সংস্থাৰ ভিতৰত অন্যতম নিজবিহালী গাংমো কৃষক উৎপাদক সংস্থাৰ উদ্যোগত কঠীয়া ৰোপণ যন্ত্ৰৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে ধান ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুসূচিত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত 176টা আত্মসহায়ক গোটলৈ 56,000 টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। ৰাষ্ট্ৰীয় মৎস্যপালক দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ বায়টেক উদ্যানত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত দিনজোৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি অৰুণাচল প্ৰদেশৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এফএমএটৰ 102.7 MHz আৰু নিউজ অন AIR মোবাইল এপযোগে এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি এয়া 5ম খণ্ড, মোৰো এটা সপোন আছে।

0: এদিন দেউতাই কৈলাশপুৰ এম ই স্কুলত মোৰ নাম লগাই থৈ আহিলগৈ। মাঘ বিহু যোৱাৰ পাছতে মই স্কুল যাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যোৱাত মোৰ সংগী আছিল ককাই আৰু আমাৰ ঘৰৰ ওচৰৰ দুটামান ল'ৰা। খৰালিৰ দিনত স্কুললৈ যোৱাৰ সমস্যা নাই, আমাৰ গাঁৱৰ সন্মুখৰ পথাৰখন পাৰ হ'লেই স্কুল পাওঁ। পথাৰৰ মাজেৰে পুনাই গ'লে আধা ঘণ্টাতে স্কুল পাওঁগৈ, কিন্তু বাৰিষাৰ দিনত ফেনে ফুটুকাৰে ভৰি থকা পথাৰখন পাৰ হৈ যাব নোৱাৰি, সেয়েহে গাঁৱৰ মাজৰ একাবেকা মূল পথেৰে যাব লাগে। এনেকৈ গ'লে প্ৰায় এঘণ্টামান লাগিছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ল'ৰা ছোৱালীয়ে খোজকাঢ়ি স্কুললৈ গৈছিল, এক বা দুয়েহে চাইকেলেৰে গৈছিল। নীলা হাফ পেণ্ট, বগা চাৰ্ট, উদং ভৰি, হাতত পাঁচটা শ্ৰেণীৰ কিতাপ আৰু বহি লৈ পুৱা 9 বজাৰ পৰা শাৰী শাৰীকৈ ল'ৰা ছোৱালীবোৰ স্কুললৈ গৈছিল। স্কুল আৰম্ভ হৈছিল 10 বজাৰ পৰা। আমাৰ শ্ৰেণীত মাত্ৰ এটি ছাত্ৰইহে ভৰিত জোতা পিন্ধিছিল, কিতাপ বহীবোৰ কঢ়িয়াইছিল এটা পিঠি বেগত। এই ছাত্ৰটিৰ দেউতাকে হেনো চাকৰি কৰিছিল, তেহে সিহঁতৰ জোতা বেগ কিনাৰ সামৰ্থ্য আছিল। আমাৰ পঞ্চম শ্ৰেণীত 50টিমান ছাত্ৰ ছাত্ৰী আছিল। সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আহিছিল কৈলাশপুৰৰ পৰা। আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰী বেছি নাছিল, আমাৰ গাঁৱৰ অধিকাংশ ল'ৰা ছোৱালীয়েই স্কুললৈ যোৱা নাছিল। শ্ৰেণীকোঠাটোৰ এফালে ল'ৰাবোৰ, আনফালে ছোৱালী বহিছিল। দীঘল দীঘল বেঞ্চবোৰত এখনতে 5টিকৈ বহিব পৰা। স্কুলঘৰৰ বেৰবোৰ সম্পূৰ্ণকৈ সজা নাছিল, আধালৈকেহে আছিল। তদুপৰি খিৰিকীবোৰ সদায়ে খোলা থাকিছিল। বাৰিষাৰ দিনত স্কুলৰ দুৱাৰ ভাঙি শ্ৰেণীকোঠাত গৰু সোমাই ৰাতি ৰাতি থাকিছিল। আমি পুৱা শ্ৰেণীকোঠা চাফা কৰাৰ পাছতহে পাঠদান আৰম্ভ হৈছিল। প্ৰত্যেক দিনাই পুৱা 9:45 প্ৰাৰ্থনা আৰম্ভ হৈছিল। দহ বজাত আৰম্ভ হৈছিল পাঠদান। দুপৰীয়া 12:30 জিৰণিৰ সময় আছিল। তাৰ পাছত 3 বজাত স্কুল ছুটী হৈছিল। পঞ্চমৰ পৰা দশম শ্ৰেণীলৈকে প্ৰত্যেক বছৰেই মই শ্ৰেণীটোত প্ৰথম হৈ উত্তীৰ্ণ হৈছিলোঁ। সেই হেতুকে শিক্ষকসকলে মোক বৰ মৰম কৰিছিল। আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে সপ্তম শ্ৰেণীৰ জিলাভিত্তিক বৃত্তি পৰীক্ষাত মোৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়া হৈছিল। আচৰিত ধৰণেৰে এই সময়ছোৱাত মোৰ পঢ়াৰ প্ৰতি ধাউতি ইমানেই বাঢ়িছিল যে পৰীক্ষা আহিলেই মোৰ মন ৰোমাঞ্চিত হৈ উঠিছিল। এই সময়ছোৱাত প্ৰতিটো বিষয়ৰ প্ৰতিটো পৰীক্ষাত লাভ কৰা নম্বৰবোৰ মোৰ এতিয়াও জল জল পটপটকৈ মনত আছে। শ্ৰেণীকোঠাত শিক্ষকসকলে বাকী ছাত্ৰ ছাত্ৰীসকলক পঢ়াত উদগনি দিবলৈ প্ৰায়ে কৈছিল,
1: এ চাচোন, ৰুবলৈ ইমান দুখীয়া ঘৰৰ পৰা আহিও পৰীক্ষাত ইমান নম্বৰ পায়, তহঁতে কিয় নাপাবি?
0: এদিন হিন্দীৰ শিক্ষকে পৰীক্ষাৰ বহি উভতাই দিওঁতে সপ্তম শ্ৰেণীত পঢ়া ককাইক জেওৰা খুটি ভাঙি হাতত কোব দি কৈছিল,
2: ঐ ভাইৰে, ইমান নম্বৰ পায় আৰু তোৰ লাজ নালাগে ইমান কম নম্বৰ পাবলৈ?
0: মই ষষ্ঠ শ্ৰেণীত থাকোঁতে এদিন অংকৰ ছাৰে হঠাৎ আহি নিৰ্দেশ দিলেহি যে মই দশম শ্ৰেণীৰ কোঠালৈ যাব লাগে। মোৰ আচৰিত হোৱাৰ পাল। মই নুবুজাৰ দৰে ছাৰৰ মুখলৈ চালোঁ। ছাৰে ক'লে,
3: মোৰ সৈতে আহচোন।
0: উপায়ন্তৰত মই ছাৰৰ পিছ ল'লোঁ। ভিতৰি ভিতৰি ভয় খালোঁ, মোক শাস্তি দিব বিচৰা নাইতো। স্কুলঘৰৰ একেবাৰে অন্যটো মূৰত দশম শ্ৰেণীৰ কোঠাটো। গৈ পাওঁ মানে মোৰ বুকু দুৰু দুৰু কঁপিবলৈ ধৰিলে। ভীতি আৰু উত্তেজনাত দশম শ্ৰেণীৰ কোঠাত সোমালোঁ। ছাৰে শ্ৰেণীকোঠাত থকা ছাত্ৰ ছাত্ৰীৰ

0: ইতিমধ্যে আমি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ ঘৰত খাৱৰীয়াৰ সংখ্যা বৃদ্ধি হ'ল। আমি পাঁচটি ল'ৰা ছোৱালীৰে ঘৰত মুঠ প্ৰাণীৰ সংখ্যা নটি, মা দেউতা, আইতা আৰু সৰু পেহী। ককা অকন্তিয়ে হাবি ভাঙি খুলি থৈ যোৱা আটাইখিনি মাটিতে দেউতাই খেতি কৰিব নোৱাৰিছিল। কেইবিঘামান মাটি আছিল অতি দ, য'ত পৰ্যাপ্ত পৰিমাণে দল ঘাঁহ উপজাৰ বাবে এইখিনিত দেউতাই অকলে খেতি কৰিব নোৱাৰিছিল। অন্যহাতে তিনিআলি নগাঁৱৰ সীমাত থকা মাটিখিনি আছিল অতি বাম চানেকীয়া, সেই হেতুকে ইয়াতো ধান খেতি ভাল নহৈছিল। এই মাটিখিনি ঘৰৰ পৰা কিছু নিলগত থকাৰ বাবে অন্য খেতি কৰিবৰ বাবেও অসুবিধা হৈছিল। দুই এবছৰমান খেতিৰ বাবে ঘৰত হালোৱা ৰখা হৈছিল, কিন্তু হালোৱাৰ বাবদ বছৰেকত দুবিঘা মাটিৰ ধান দিব লাগিছিল। ঘৰৰ মাটিৰ খেতিৰে বছৰটোৱেই খাবলৈ নহয়গৈ, তাতে যদি দুবিঘা মাটিৰ ধান হালোৱালৈ যায় তেন্তে আমি নটি প্ৰাণীয়ে কেনেকৈ বৰ্তি থাকিম? ফলত হালোৱা ৰখাটো দুৰূহ হৈ আহিছিল। ঘৰৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ ফাললৈ যোৱাত ককাই আৰু মোৰ ওপৰত দায়িত্ব আহি পৰিছিল। কণ আৰু মোন তেতিয়াও পথাৰত খেতি কৰিব পৰা হোৱা নাই। পৰিস্থিতিয়ে বাধ্য কৰাত কান্ধত তুলি ল'ব লগা হৈছিল ঘৰ চলোৱাৰ আংশিক দায়িত্ব। এই যাত্ৰাত সহযোগী আছিল দেউতা আৰু ককাই। যাত্ৰা আৰম্ভ হৈছিল মই চতুৰ্থ পঞ্চম শ্ৰেণীত থাকোঁতেই। এতিয়া সেই দিনবোৰলৈ ঘূৰি চালে অবিশ্বাস্য যেন লাগে। ন দহ বছৰীয়া ল'ৰা দুটাই পথাৰত হাল কোৰ বাই কেনেকৈ ঘৰ চলোৱাৰ দায়িত্ব ল'ব পাৰে? আজিকালি কেতিয়াবা ঘৰলৈ গ'লে পথাৰত ঘূৰি ফুৰা কণ কণ ল'ৰা ছোৱালীবোৰ দেখিলে মোৰ শৈশৱলৈ মনত পৰে। এবাৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ দ্বিতীয়জন শিক্ষক ইন্দ্ৰ ছাৰে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কৈছিল,
1: ৰুবুলে বুবুলে পথাৰত খেতি কৰি দেউতাকক সহায় কৰি দিয়ে, সেয়েহে পঢ়িব পাৰে। ঘৰৰ দায়িত্বৰ লগতে পঢ়াৰ দায়িত্বও বজাই ৰাখে, আৰু তহঁতে একোকে নকৰ, সেয়েহে পঢ়িব নোৱাৰ।
0: কোৱা শুনিছিলোঁ আমাৰ গাঁৱৰ মোৰ সমনীয়া ল'ৰাবোৰক হেনো মাক দেউতাকহঁতে গালি দিছিল,
2: তহঁতে জীৱনত উন্নতি কৰিবলৈ সৰু দৌ ডাঙৰ দৌ ভৰিৰ তলেৰে পাৰ হৈ আহিব লাগিব, বুজিছনে নাই?
0: মই এইটো কথা ক'ব খোজা নাই যে আমাৰ শিশু মনত দায়িত্ববোধৰ জ্ঞান উদিত হৈছিল। আচলতে আমাক পৰিস্থিতিয়েহে ঘৰৰ দায়িত্ব ল'বলৈ বাধ্য কৰাইছিল। আমি কাম নকৰিলেই নহয়, ঘৰৰ ধানেৰে বছৰটো নুজোৰে। আচলতে কাম

0: তেওঁ কেতিয়াবা বছৰেকৰ এক দুই মাহ খাবলৈ নুজুৰিছিল। গাঁৱৰ মানুহৰ সম্পদ ভঁৰাল বুলিবলৈ কেৱল ধানমুঠিয়েই। তেনেক্ষেত্ৰত ধানমুঠি নোহোৱা মানেই আতংক। পেটত গামোচা বান্ধি থকা মানুহেহে হৃদয়ংগম কৰিব পাৰিব সেই আতংকৰ গম্ভীৰতা। সেয়া যি কি নহওক, সেই যে কিশোৰ বয়সতে কান্ধত নাঙল লৈ পথাৰলৈ ওলাই গৈছিলোঁ, সেই কথাটোৱে মোক জীৱনৰ এক অপৰিহাৰ্য কৰ্তব্যক শিকাই থৈ গৈছিল। দায়িত্ব অৰ্থাৎ ৰেছপনচিবিলিটি। যি ল'ৰা ছোৱালীয়ে হাজাৰ প্ৰতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মুহূৰ্ত এই গভীৰ সত্য ফাঁকিকে মই বাৰে বাৰে আওৰাবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি স্থিৰ কৰিছোঁ। প্ৰতিনিয়ত আমাৰ জীৱন আৰম্ভ হৈছিল ব্ৰহ্মপুৱাতে। 4 বজাৰ আগতেই পথাৰলৈ হাল নিব লাগে। বাহিৰত তেতিয়াও আন্ধাৰ। খেতিৰ সময় আৰম্ভ হয় ঠিক বহাগ বিহুৰ আগে পিছে। অৱশ্যে আৰম্ভণিৰ দিনকেইটাত পথাৰলৈ ব্ৰহ্মপুৱাতে হাল নিব নালাগে। জেঠ আহাৰৰ পাছত যেতিয়া খেতি ভৰপক হয় তেতিয়াহে ইমান পুৱাতে হাল নিব লাগে। মাটি একেখিনিয়েই, কিন্তু খেতি কৰিছিলোঁ দুবাৰ। প্ৰথমবাৰ ঠিক বহাগৰ আগে পিছে। এনে আগতীয়া খেতিৰ ধান আহাৰ শাওনত ডাবৰ হয়। তাৰপিছত আৰম্ভ হয় দ্বিতীয়টো খেতি, শালি খেতি। দুবাৰ খেতি কৰিলেও ধানে বছৰটো নাযায়। এবাৰ কৰিলেতো কথাই নাই। বহাগ জেঠত আই আৰু বিহাৰীৰ দৰে আগতীয়া ধান খেতি আমাৰ গোটেই গাঁওখনেই কৰিছিল। কঠীয়া ৰোৱাৰ পাছতেই ধান ৰখাৰ দিনবোৰ আহিছিল। জেঠ মাহত গৰু উদং হৈয়ে থাকে, সেয়েহে ৰোৱা মাটিবোৰত ৰখীয়া থাকিব লাগে, নহ'লে গৰুৱে আৰু খেতি কৰি নথয়। আমি পথাৰত সৰু এটা চালি দিয়া ঘৰ সাজি লৈছিলোঁ গৰু ৰখাৰ উদ্দেশ্যে। জেঠ মাহৰ প্ৰখৰ ৰ'দ অথবা বৰষুণৰ পৰা বাচিবলৈ চালিঘৰৰ বিকল্প নাই। আমি চালিঘৰতে বাঁহৰ এখন চাং সাজি লৈছিলোঁ যাতে ৰোৱা ৰখোঁতে অলপ জিৰাই ল'ব পাৰি। আমি পাল পাতি পাতি চালিঘৰলৈ গৈছিলোঁ পুৱা 8-9 বজালৈকে। মই বা ককাই 9 বজাৰ পৰা সৰু পেহী, তাৰ পাছত আইতা বা দেউতা বা মা। ঘৰৰ কামত ব্যস্ত থকাৰ বাবে মা বৰকৈ চালিঘৰলৈ নগৈছিল। পাছত স্কুলৰ পৰা আহি ভাতমুঠি খায়েই আমি আকৌ চালিঘৰলৈ দৌৰিছিলোঁ। সন্ধিয়া যেতিয়া চৰণীয়া গৰুবোৰ ঘৰাঘৰি গৈছিলগৈ, তেতিয়াহে আমাৰ দিনটোৰ ৰোৱা ৰখাৰ পৰ্ব শেষ হৈছিল। কষ্ট তেনেকৈ নাছিল, কেৱল গৰুৱে যাতে ৰোৱা খাব নোৱাৰে তাৰ দায়িত্ব ল'ব লাগিছিল। আমাক চালিঘৰতে পঢ়ি থাকিবলৈ উপদেশ দিয়া হৈছিল। মায়ে কৈছিল,
1: কিতাপ বহি লৈ যা, পথাৰতে পঢ়িবি।
0: গৰু ৰখাৰ পাছত পথাৰৰ মাজত কিতাপ পঢ়াটো প্ৰায় অভ্যাসত পৰিণত হৈছিল। বিশেষকৈ পাঠ্যপুথিৰ কিতাপ নহয়, বাহিৰা কিতাপ, যিবোৰ কিতাপ লুকাই চুৰকৈ পঢ়িবলগীয়া হৈছিল। মই 8ম-9ম শ্ৰেণীত থাকোঁতে চালিঘৰতে মহাভাৰত, ৰামায়ণ, সুৰুজমুখীৰ স্বপ্ন, ডাৱৰ আৰু নাই আদি গ্ৰন্থবোৰ পঢ়ি অটাইছিলোঁ। 9ম-10ম শ্ৰেণীত থাকোঁতে আহাৰ শাওন মাহত পথাৰত গৰু চৰাবলৈ যাওঁতে বিস্ময় তৃষ্ণাতুৰ জাতীয় আলোচনীবোৰৰ প্ৰেম ৰহস্যৰ গল্প কাহিনীবোৰ বৰ মনোযোগেৰে পঢ়িছিলোঁ। পথাৰৰ মাজত পঢ়াৰ কিছুমান সুবিধা আছিল। প্ৰথম, নিৰ্জন ঠাই হোৱাৰ হেতুকে কোনেও আমনি নিদিছিল। বতাহৰ হু হুৱনি আৰু গৰুৰ হেম্বেলনিৰ বাদে কাৰোৰে মাত শুনা নগৈছিল। পুৱাৰ সময়খিনিত অৱশ্যে হাল বাই থকা হালোৱাৰ মাত বতাহত ভাহি আহিছিল, ঠিক কেঁকাই থকা মানুহৰ দৰে ঘূৰ বাহিৰ জাতীয় শব্দবোৰ। দ্বিতীয়, নিজৰ ইচ্ছা অনুসৰি পঢ়িব পৰা গৈছিল। অৱশ্যে পথাৰত পঢ়াৰ বেয়া দিশো আছে, যেনে কোমল মলয়া বতাহে টোপনি আনি দিছিল। দেউতাই পথাৰৰ মাজত পঢ়াৰ উপকাৰৰ কথা সোঁৱৰাই দিছিল, কৈছিল,
2: আমাৰ গাঁৱৰ যে ৰোহিণীক দিলীপে পথাৰৰ চালিঘৰত পঢ়ুৱাই পঢ়ুৱাই মেট্ৰিক পাছ কৰোৱালে।
0: মই অনুপ্ৰাণিত হৈ উঠিছিলোঁ। এদিন ময়ো মেট্ৰিক পাছ কৰাৰ স্বপ্নত বিভোৰ হৈ পৰিছিলোঁ। আমাৰ শিশু শৰীৰৰ বাবে আটাইতকৈ কঠিন দিনকেইটা আছিল আহাৰ শাওন ভাদ মাহ। ইতিমধ্যে প্ৰথমটো আগতীয়া ধান খেতি শেষ হোৱাৰ পাছত দ্বিতীয় শালিলাহী খেতিত নামিবৰ হৈছিল। খেতিৰ ভৰপক সময়ত আমি, ককাই আৰু মই, পুৱা 4 বজাতে হাল লৈ যাওঁ। পিছে পিছে দেউতা যায়। দেউতাই পুৱাই উঠি তামোল দুখনমান হাঁচতিত বান্ধি মুখত এখন সুমুৱাই লয়, মানে আমি পথাৰ পাওঁগৈ। আমাৰ গৰু আছিল দুহাল, এহাল দেউতাই বাই, আনহাল মই আৰু ককাইদেৱে সলনা সলনিকৈ বাইছিলোঁ। হাল নোবোৱাটোৱে পথাৰত কোৰ মাৰিব লাগে। আঁচ কোৰ, আলিৰ পাৰ, পথাৰৰ মাটি

0: আমাৰ কেইবাবিঘাও দ মাটি আছিল। তাত দল ঘাঁহ গজাৰ বাবে হাল বোৱাটো অতি দুঃসাধ্যৰ কাম আছিল। মাটিবোৰত প্ৰায় একঁকাল পৰ্যন্ত পানী আছিল। মাটিৰ তলিত দল ঘাঁহবোৰ প্ৰুথিত হৈ আছিল। অতি ঘনকৈ ঘাঁহবোৰ গজাৰ বাবে মাটিত নাঙলৰ চাপ নবহিছিল। তদুপৰি দল ঘাঁহবোৰ নাঙলত লাগি ধৰিছিল আৰু প্ৰতি মিনিতে মিনিতে ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰাব লাগিছিল। হাল জোৰাৰ কেইমিনিটমানৰ পিছতে মই অৱশ হৈ পৰিছিলোঁ। নাঙল দাঙি জাবৰ আঁতৰোৱাটো মোৰ বাবে দুঃসাধ্য হৈ পৰিছিল। কিন্তু দেউতাৰ ৰঙা চকুলৈ ভয় কৰি একো ক'বও নোৱাৰিছিলোঁ আৰু বাধ্য হৈ দেউতাৰ পিছে পিছে হাল বাই থাকিছিলোঁ। দেউতাই হাল বাই থাকোঁতে হাতত এখন মেচিদা লৈ ফুৰিছিল নাঙলত লাগি ধৰা দল ঘাঁহবোৰ কাটিবলৈ। মাজে মাজে দেউতাই হাল ৰখাই মোকো সহায় কৰি দিছিল নাঙলত লাগি ধৰা জাবৰবোৰ কাটি কাটি। এইদৰে তিনি চাহমান বোৱাৰ পিছত হাতেৰে এই দলবোৰ টানি পাৰলৈ উঠোৱা হৈছিল। তেহে এই মাটিত কঠীয়া ৰুব পৰা হৈছিল। বন্ধ পানী থকাৰ কাৰণে এই ঠাইত জোক প্ৰচুৰ পৰিমাণে আছিল। মায়ে জোকলৈ ভয় কৰিছিল। বৃহৎ বৃহৎ মহ জোকবোৰ পানীত আহি থকা দেখিলে মায়ে ভয়ত দৌৰি পাৰত উঠিছিলগৈ। ইমান কষ্ট কৰি ৰোৱাৰ পাছতো এই মাটিডোখৰত অতি কম পৰিমাণেহে ধান পোৱা গৈছিল, কাৰণ আঁকিশালি ধান গছবোৰ দহ পহকৈ বাঢ়ি পানীতে পৰি নষ্ট হৈ গৈছিল।
1: কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পঞ্চম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, শিক্ষক দুৰ্লভ কাঠাৰ, ইন্দ্ৰ ছাৰ যুৱৰাজ কুমাৰ দাস, হিন্দীৰ শিক্ষক ভাস্কৰ জ্যোতি আচাৰ্য, অংকৰ ছাৰ হেমন্ত চাবুকধৰা, দশম শ্ৰেণীৰ ছাত্ৰ কিশোৰ জ্যোতি কলিতা, মাতুৰ বান্ধৱী প্ৰেৰণা খনিকৰ ৰুলিমণি শইকীয়া আৰু সমনীয়া ল'ৰাৰ মাতৃৰ চৰিত্ৰত সংগীতা শৰ্মা। শীৰ্ষ গীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰসাৱৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়ত।

এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ ৰাগ ভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক দিল দিয়া দৰ্দ লিয়া বোলছবিখনত আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত সেয়া আছিল সুৰসংগম বোলছবিত লতা মংগেশকাৰ, ৰাজন মিশ্ৰ আৰু সাজন মিশ্ৰ। শ্ৰোতাসকলে ৰাগভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক মীৰা বোলছবিত ৱানী জয়ৰামৰ কণ্ঠৰ এই গীতটি।

সংঘৰ্ষবোৰ জুবি থিয় আছিল মহম্মদ ৰফি। অনুষ্ঠানৰ শেষত এয়া পাকিজা বুলছবিত ৰাজকুমাৰী।

ৰাগভিত্তিক হিন্দী বোলছবি গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম এণ্টৰ 102.7 মেগাহৰ্টছত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

পুনৰ কয় যে উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনক প্ৰতিফলিত কৰি মূলধনী ব্যয় 2015-16 বিত্তীয় বৰ্ষত 2951 কোটি টকাৰ পৰা 2025-26 বিত্তীয় বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি পাইছে। সেয়ে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰৰ পৰিমাণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ষষ্ঠ বিত্ত আয়োগে ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128% পৰা 3.258% বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰৰ হস্তান্তৰ হিচাপে প্ৰায় 50,000 কোটি টকা লাভ কৰিব। ৰাজ্যত উন্নয়নমূলক বিত্তীয় ব্যয় বৃদ্ধিৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰখা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে 2025-26 বিত্তীয় বৰ্ষত ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত 24.89% হৈ আছে, যিটো বৰ্তমানো FRBM আইনে নিৰ্ধাৰণ কৰা 32% সীমাৰ ভিতৰতে আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতা আৰু সুপৰিকল্পনাৰ বাবে চলিত বিত্তীয় বৰ্ষটো ৰাজ্যত 18খন ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়ে অনাগত 5 বছৰত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, আইনসংগত সংস্থা, বিভিন্ন নিগম নিকায়, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদিক সামৰি ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত ইতিমধ্যে বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছে। ৰাজ্যত লিংগ সমতা স্থাপনৰ বাবেও চিন্তা চৰ্চা কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী বৰুৱাই পুনৰ কয় যে মহিলা সবলীকৰণ আৰু লিংগ বৈষম্য দূৰীকৰণেৰে এখন সুস্থ সমাজ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসাৰে বহু বিবাহত লিপ্ত হোৱা

বাজেট পুনৰ ৰূপায়ণ হ'ব। সেই অনুসাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত আগষ্টৰ পৰাই পূৰ্বৰ দৰে নিৰ্ধাৰিত ধনৰাশি বিতৰণ কৰা হ'ব। একেদৰে অৰুণোদয় প্লাছৰ জৰিয়তে ৰূপায়ণ হ'ব শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু বিধৱা পেঞ্চন আঁচনিও। সেইদৰে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থাপন লাভ কৰাৰ আগৰ সময়ছোৱাত স্নাতক ডিগ্ৰীধাৰীসকলে প্ৰতিমাহে নিবনুৱা ভাট্টা হিচাপে 2500 টকাকৈ লাভ কৰিব। অক্টোবৰত আৰম্ভ হ'ব চলিত বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিও। অৱশ্যে অনাগত শিক্ষাবৰ্ষৰ পৰা ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত শিক্ষাৰ্থীয়ে লাভ নকৰিব বিনামূলীয়া স্কুটাৰ। তাৰ বিপৰীতে নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখন সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও আগষ্টৰ পৰা ৰেহাই মূল্যত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আগষ্টৰ পৰা ৰেহাই মূল্যত দাইল আৰু চেনি লাভ কৰিব। কিন্তু পশ্চিম এছিয়াৰ সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। হিতাধিকাৰীসকলৰ মাজত ৰেহাই মূল্যত সৰিয়হৰ তেল যোগান বিষয়টো পৰীক্ষা কৰিব বুলিও তেওঁ উল্লেখ কৰে। অনুৰূপ ধৰণে পূৰ্বৰ দৰে আপোন ঘৰ আপোন বাহন আদি অভিলাষী আঁচনিসমূহো বাহাল থাকিব বুলি বিত্তমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ইপিনে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব অসম মালাৰ চতুৰ্থ সংস্কৰণ। ইয়াৰ জৰিয়তে অনাগত 5 বছৰত 10,000 কোটি টকা ব্যয়েৰে 800 কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্নত মানৰ পথ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। চলিত বিত্তীয় বৰ্ষৰ পৰা প্ৰতিগৰাকী বিধায়কৰ বাবে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰিমাণ 1 কোটি টকাৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি পাব। 2027-28 বিত্তীয় বৰ্ষৰ পৰা এই পুঁজিৰ পৰিমাণ 2 কোটি টকালৈ বৃদ্ধি পাব। প্ৰায় 93 পৃষ্ঠাজোৰা বাজেট ভাষণৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীত মেট্ৰ ৰেলৰ চলাচল, ইয়াৰ বাবে ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক গঢ়ি তোলা, এৰস্পেচ যন্ত্ৰাংশ উৎপাদন কেন্দ্ৰ স্থাপন কৰা, দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত নিভাজ থলুৱা অসমীয়া খাদ্য বিপণী খোলাৰ বাবে উদ্যমী অসমীয়াক উৎসাহিত কৰা, দুগ্ধ মৎস্য কণী আদিৰ উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰা, গজ মিত্ৰ আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা, নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ কৰাকে ধৰি বিভিন্ন উন্নয়নমূলক বাৰ্তাও প্ৰদান কৰে। মহাভাৰত, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, কালিদাসৰ ৰঘুবংশমৰ পৰা আৰম্ভ কৰি ৰুকুৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ উদ্ধৃতিলৈকে স্থান পোৱা বাজেট ভাষণৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে সদনত দাখিল কৰা বাজেট অনুসৰি বছৰটোৰ শেষত ৰাজ্য চৰকাৰৰ বিত্তীয় ঘাটি হ'বগৈ 419.26 কোটি টকা। এই সন্দৰ্ভত বিত্তমন্ত্ৰী বৰুৱাই পুনৰ কয় যে 2026-27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰাকলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। প্ৰশ্নোত্তৰ ঘণ্টাৰে আজি পুৱা 9:30 বজাৰ লগে লগে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ শূন্যকালীন ঘণ্টা আৰু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনতো আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অহা 13 জুলাইৰ পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটো শুনিলে যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

কাইলৈ নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। কাইলৈ পুৱা 7:30 বজাত ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জল পদুমৰ পাঞ্চুৰ অষ্টম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ অষ্টম খণ্ড, ৰচনা কন্দৰ্প শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভাত 1,56,714.88 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা আৰু মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ বাজেটত প্ৰথমবাৰৰ বাবে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বাবে 6,000 কোটি টকাৰ বিশেষ আবণ্টন কৰা হৈছে। বাজেটত অসম মালাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত 800 কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই লগতে কয় যে গুৱাহাটীৰ পৰৱৰ্তী পৰ্যায়ৰ নগৰ সম্প্ৰসাৰণৰ বাবে প্ৰস্তাৱিত ছেটেলাইট চিটি প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ ভূমি অধিগ্ৰহণৰ বাবে 2,100 কোটি টকাৰ আবণ্টন কৰা হৈছে। একেদৰে 2,00,000 সংস্থাপনৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে চৰকাৰে বৰ্তমানৰ খালী পদসমূহ পূৰণৰ উপৰি প্ৰয়োজন অনুসাৰে নতুন পদো সৃষ্টি কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। অহা আগষ্টৰ পৰা অৰুণোদয়, নিযুত মইনা আৰু নিযুত বাবুকে ধৰি সকলো মুখ্য জনকল্যাণমূলক আঁচনি নিৰন্তৰভাৱে অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি কৰা হৈছে। মেৰামতিৰ কাম চলি থকাৰ সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে নিৰ্দেশ জাৰি কৰিছে। ৰাজহুৱা নিৰাপত্তা, বিশেষকৈ ছাত্ৰ ছাত্ৰী, শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ সুৰক্ষাৰ লগতে জৰুৰীকালীন সেৱাৰ বাহনসমূহ নিৰ্বিঘ্নে চলাচল সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। বজালীৰ গোবিন্দপুৰ সত্ৰৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গীতিকাৰ প্ৰয়াত মথুৰা মোহন গোস্বামীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি তেওঁৰ বাসগৃহত এটা স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বন্দিত অবিস্মৰ শীৰ্ষক এখনে স্মৰণিকাৰ লগতে প্ৰয়াত সাহিত্যিকগৰাকীৰ দ্বাৰা 1980 চনত প্ৰথম প্ৰকাশিত উপন্যাস মধুলগ্নৰ নতুন আৰু পুনৰমুদ্ৰিত সংস্কৰণ উন্মোচন কৰা হয়। এই অনুষ্ঠানতে সাহিত্যিকগৰাকীৰ পত্নী হেমলতা দেৱীৰ গল্প সংকলন জোনাক জিলমিল উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সাহিত্যিক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, মজালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ খগেন্দ্ৰ নাথ শৰ্মা, দৰ্শন বিভাগৰ অধ্যাপক ডঃ কৰুণা মোহন শৰ্মা, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ ধৰণীধৰ গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলাখনত আজিৰে পৰা 15-দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুসৰি বহু শৈক্ষিক প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনৰ তত্বাৱধানত জিলাখনৰ ভিন ভিন ঠাইত সত্ৰীয়া নৃত্যৰ কৰ্মশালা, মুকাভিনয় আৰু নাট কৰ্মশালা, ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা, তিৱা গীত নাচৰ কৰ্মশালা, বিহু নাচ আৰু আধুনিক নৃত্যৰ কৰ্মশালা

0: তথা কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হৈছে। তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, বগামাটিৰ পৰা গোৰেশ্বৰ অভিমুখে আহি থকা এখন দুচকীয়া বাহনক এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলতে দুচকীয়া বাহনখনত থকা যুৱক দুজনৰ থিতাতে মৃত্যু হয়। মৃত যুৱক দুজন বালাহাটীৰ গৌতম বড়ো আৰু দীপেন বড়ো বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনোৱা হওক পণ্ডিত উলহাস বাপতে পৰিৱেশন কৰা সন্তুৰ বাদন, ধুন মিশ্ৰ খাৱাজ।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত উলহাস বাপতে পৰিৱেশন কৰা সন্তুৰ বাদনত ধুন মিশ্ৰ খামাজ শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক ধুন দুটাই কুলকাৰ্ণীৰ কণ্ঠৰ খেয়াল ৰাগ মীৰা মালহাৰ।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ধুন্দুটাই কুলকাৰ্ণীৰ কণ্ঠৰ খেয়াল শুনিলে ৰাগ মীৰা মালহাৰ। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR মোবাইল এপছযোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানসমূহৰ ইমানতে অন্ত পৰিল। কাইলৈ এই একে সময়তে আমাৰ অনুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ'ব 5:50। আজি কাৰ্যকক্ষত আছিল ৰীমামণি ভূঞা বৰা, নিয়ন্ত্ৰণ কক্ষত আছিল পি কে ৰাজা আৰু ৰোহিত দাস। মই বন্তিশিখা বৰুৱাই আজিলৈ অনুষ্ঠান সামৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।